নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 11 দিন, 1948 শকাব্দৰ ভাদ মাহৰ 7 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 29 তাৰিখ। এতিয়া সময় পুৱা 5:33:48 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 289.9 মিটাৰত, 1035 কিলো হাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্জত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অৰ্চনা দেৱী, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, ট্ৰেন্সমিটাৰত বিপুল কলিতা, বিজিৎ শৰ্মা। ডিউটি ৰুম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছো বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ঋতুৰাজ শৰ্মাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, প্ৰণীতা বৈশ্য মেধিৰ কণ্ঠৰ লোকগীত, পদসিং কোঁৱৰ আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত, মইনুল হক শইকীয়া আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰ আৰু কৃষ্ণা চৌধুৰীৰ কণ্ঠৰ ভজনেৰে।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু ৰূপৰেখা। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ হ'বলগীয়া যুৱবাণী অনুষ্ঠানত আছে। সন্ধিয়া 7:20 যুৱ কৰ্মশালা, বিষয় সত্ৰীয়া সংগীতৰ ৰূপৰেখা। সমল ব্যক্তিসকল হ'ল বিশিষ্ট চৰুদ বাদক তৰুণ চন্দ্ৰ কলিতা আৰু বিশিষ্ট সংগীত শিল্পী প্ৰজ্ঞান বৰুৱা। অংশগ্ৰহণ কৰিব উৎকলিকা ডেকা, দেৱাহুতি ৰাজবংশী, স্নেহা দেৱী ভৰদ্বাজ, আয়েশা সিদ্দিকী, ডলি দাস, হিমাশ্ৰী শৰ্মা, নেহা ভাগৱতী আৰু দিয়াক্ষী দত্তই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, সহযোগ কৰিছে মৰমী দেৱীয়ে। লগতে থাকিব মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান এনি ভূঞাৰ অসমীয়া কথিকা, ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ শেহতীয়া সাফল্য, তন্ময়ী গোস্বামীৰ আধুনিক গীত আৰু মোৰ অনুভৱৰ গীত। পুৱা 6:15 বৰ্ণালী দাসৰ কণ্ঠৰ ভজন। পুৱা 6:20 আৰু নিশা 8:15 গীতুমণি তালুকদাৰৰ কণ্ঠৰ লোকগীত। 6:30 মধুবন। 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। 7:50 নিয়োগ বাতৰি। 9:15 ৰূপালী ঢৌ। দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ শিল্পীসকল হ'ল তাৰিকুদ্দিন আহমেদ, পাৰ্বিন চুলতানা, সমৰ হাজৰিকা, শিৱানী দত্ত আৰু দিলীপ দাস। 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, স্বৰ সংগম, গুঞ্জন, প্ৰাদেশিক সংগীত আৰু নজৰানা। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন, ৰাগ মধু মলহাৰ। এতিয়া শুনক মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ চমু আভাস। সন্ধিয়া 6:10 প্ৰচাৰ হ'বলগীয়া কৃষক বাণী অনুষ্ঠানত আগবঢ়োৱা হ'ব এটি সাক্ষাৎকাৰ। অতিথি হেমাংগ গোস্ব, বিষয় কৃষিক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি। সাক্ষাৎ গ্ৰহণ কৰিব শিখামণি দত্তই। লগত থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ, কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। 6:55 জ্ঞান বিজ্ঞান, আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। ৭:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 9:45 অসমা সুষমা, এই অনুষ্ঠানত আগবঢ়োৱা হ'ব এখনি আলেখ্য নামঘোষা। ৰচনা দীপমণি চুতীয়াৰ, প্ৰযোজনা তপন দত্তৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো বৰ্ণালী দাসৰ কণ্ঠত এটি কবিৰ ভজন।

বৰ্ণালী দাসৰ কণ্ঠত ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো গীতুমণি তালুকদাৰৰ কণ্ঠৰ লোকগীত।

গীতুমণি তালুকদাৰৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে এয়া লতা মংগেশকাৰ আৰু মুকেশ। গীতৰ কথা ছাহিৰৰ, সুৰ খয়ামৰ, ছবি কভি কভি।

কটি পতং ছবিৰ পৰা এটি গীত শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠত। গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ ৰাহুল দেৱবৰ্মন।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মঙ্গেশকাৰ, মান্না দে আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰেটি গীত, ছবি উজালা, গীতিকাৰ শৈলেন্দ্ৰ, সুৰকাৰ শংকৰ জয়কিষণ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হসৰত জয়পুৰী ৰচিত আৰু শংকৰ জয়কিষাণ সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে লতা মংগেশকৰ আৰু মুকেশে। ছবি আজ কি পঞ্চী।

আপোনালোকে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক সুবহ অৰ শাম ছবিৰ এটি গীত, শিল্পী লতা মংগেশকাৰ, গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ লক্ষ্মীকান্ত প্যাৰেলাল।

সীমা ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো। গীতৰ কথা গুলজাৰৰ, সুৰ শংকৰ জয়কিষণৰ, কণ্ঠদান কৰিছে মহম্মদ ৰফি আৰু সৰদাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সমঝোতা ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে লতা মঙ্গেশকাৰে। গীতৰ ৰচনা ইন্দিবৰৰ, সুৰ কল্যাণজী আনন্দজীৰ।

আপনা খুন আপনা দুশ্মন এই ছবিৰ পৰা এটি গীত শুনাবলৈ লৈছো। গীতটিৰ গীতিকাৰ ফাৰুক কেইছৰ, সুৰকাৰ লতা সতৰ, কণ্ঠশিল্পী আশা ভোছলে।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাব। নেপালৰ বিধংসী বানৰ পাছত বৰ্তমানলৈকে 84গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ 84টা বিষয়ৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব আৰু ভাৰতৰ ভেলাভান চেন্থিল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাফকাত মিৰ্জিঅ'য়েভৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী মোদীৰ 4থবাৰৰ বাবে উজবেকিস্তান ভ্ৰমণ। ভ্ৰমণকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিকভাৱে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ত আলোচনা কৰিব। উল্লেখযোগ্য যে ভাৰত হৈছে উজবেকিস্তানৰ শীৰ্ষ 10খন বাণিজ্য অংশীদাৰৰ অন্যতম, যাৰ সৈতে প্ৰায় 100 কোটি টকাৰ দ্বিপাক্ষিক বাণিজ্যৰ সম্পৰ্ক আছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে তাছখণ্ডৰ শাস্ত্ৰী স্মাৰক ভ্ৰমণ কৰিব। মহানগৰখনৰ শাস্ত্ৰী ৰোডত থকা এই স্মাৰকস্থলীত ভাৰতৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ব্ৰঞ্জৰ মূৰ্তি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে তাছখণ্ড চৰকাৰী বিশ্ববিদ্যালয়ত থকা মহাত্মা গান্ধী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। তাছখণ্ডৰ পৰা প্ৰধানমন্ত্ৰী মোদী কিৰ্গিস্তানৰ বিছকেকলৈ যাব আৰু তাত তেওঁ 31 আগষ্টত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে সন্মিলনত

0: নিরাপত্তা, যোগাযোগ আৰু সুযোগৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহত আলোকপাত কৰি ভাষণ দিব। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী মোদীয়ে এই সংস্থাৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে মধ্য এছিয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উদযাপন উপলক্ষে আয়োজন কৰা ষষ্ঠ বিশ্ব নোমাড গেমছৰ উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। উপৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তামিলনাডু, কৰ্ণাটক, কেৰালাম আৰু লক্ষাদ্বীপ ভ্ৰমণ কৰিব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষা, জনসেৱা, সাংস্কৃতিক ঐতিহ্য, ঔদ্যোগিক শৈক্ষিক সহযোগিতা, মীন পালনৰ প্ৰসাৰ আৰু বৃহৎ ৰাজহুৱা উদযাপনসমূহ সামৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ আজি তামিলনাডুৰ ইৰোডত কংগো ভেলেলাৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ন্যাসৰ প্ৰতিষ্ঠাপক দিৱস উদযাপনত অংশ ল'ব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী বেংগালুৰুলৈ ৰাওনা হ'ব। বেংগালুৰুত তেওঁ কৰ্ণাটকৰ বিধানসভা ভৱন, বিধানসৌধাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰামকৃষ্ণ হেগড়েৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব। কাইলৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে আলাপ্পুজাত কেৰালা কৌমুদী বাতৰি কাকতৰ 115 বছৰীয়া জয়ন্তী উদযাপনত ভাগ লৈ কেৰালাম ভ্ৰমণৰ পাতনি মেলিব। ভ্ৰমণকালত তেওঁ পাথানমথিটাত চলিত বৰ্ষৰ অৰণমূলা জল মহোৎসৱ মুকলি কৰিব। পাছত শ্ৰীৰাধাকৃষ্ণনে তিৰুৱন্তপুৰমলৈ যাব আৰু কেৰালামৰ অন্যতম সাংস্কৃতিক উৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি অনাম পেজেণ্ট্ৰি শীৰ্ষক সাংস্কৃতিক মহোৎসৱৰ শুভাৰম্ভ কৰিব। ভ্ৰমণৰ অন্তিম দিনা উপৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষদ্বীপৰ আগাত্তি ভ্ৰমণ কৰিব। আগাত্তিত তেওঁ মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এক প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত কেৰালামলৈ উভতি তেওঁ ৰাজাগিৰি অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী সমাৰোহ উদযাপন আৰু কোচিৰ কক্কানাড়ত হ'বলগীয়া কনফাৰেন্স শীৰ্ষক ঔদ্যোগিক শৈক্ষিক সন্মিলনৰ তৃতীয় সংস্কৰণত ভাগ ল'ব। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84 ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63 লোক আৰু তামিলনাডুৰ 21 লোক আছে। এতিয়ালৈকে 320 ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰিছে। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149 লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400 ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579 বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপালৰ তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924 লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579 মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101 আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933 লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে ভাৰতে মানৱীয় সাহায্য হিচাপে কালি কাঠমাণ্ডুলৈ তৃতীয়খন বিমানেৰে 10 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি সাহায্য সামগ্ৰীৰ ভিতৰত পৰ্টেবল জেনেৰেটৰ, খাদ্যৰ টোপোলা, পানী পৰিশোধন টেবলেট আদি আছে। বিদেশ মন্ত্ৰালয়ে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা অৰ্থাৎ UGC নেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি 84 বিষয়ত 4000 অধিক প্ৰাৰ্থীয়ে কনিষ্ঠ গৱেষণা জলপানী অৰ্থাৎ জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইংৰাজী, বাণিজ্য আৰু সমাজতত্ব বিষয়ৰ প্ৰশ্নকাকতত বিশেষজ্ঞ সমিতিয়ে তথ্য, অনুবাদ আৰু ভাষা সম্পৰ্কীয় ভুল ধৰা পেলোৱাৰ পাছত এই তিনিওটা বিষয়ত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চলিত বৰ্ষৰ জুনত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। সংস্থাই পৰীক্ষাৰ প্ৰায় 2 মাহৰ পাছত 16 আগষ্টত উত্তৰসমূহ মুকলি কৰাৰ লগতে এই তিনিটা বিষয়ক লৈ বিশেষ জাননী জাৰি কৰিছিল। সংস্থাই একেদিনাই আন এখন জাননীৰে ছেপ্টেম্বৰত তিনিওটা বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল। অহা 9 আৰু 10 ছেপ্টেম্বৰত এই তিনিওটা বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে পৰীক্ষাৰ্থীয়ে কোনো অতিৰিক্ত মাচুল দিব নালাগে বুলি সংস্থাই ইতিমধ্যে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক আৰাধনা পাটনায়কে কালি 2030 চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূলৰ লক্ষ্যত উপনীত হোৱাৰ দিশত দেশৰ অগ্ৰগতিৰ মূল্যায়ন সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত মেলেৰিয়াৰ সংক্ৰমণ সৰ্বাধিক হোৱা 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 33খন জিলাৰ পৰ্যালোচনা কৰা হয়। এই জিলাকেইখনত 2025 বৰ্ষত 64% লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ লগতে 54% লোকৰ এই ৰোগত মৃত্যু হৈছে। বৈঠকত অতিৰিক্ত সচিবগৰাকীয়ে মেলেৰিয়া ফলপ্ৰসূভাৱে প্ৰতিৰোধ আৰু নিৰ্মূলৰ বাবে উচ্চ পৰ্যায়ৰ সতৰ্কতা বজাই ৰখা আৰু অঞ্চলভিত্তিক নিৰ্দিষ্ট কৌশল গ্ৰহণৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। তেওঁ স্থানীয় মহামাৰী আৰু ভৌগোলিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সংক্ৰমণ সৰ্বাধিক হোৱা গাঁওসমূহত গাঁও কাৰ্য পৰিকল্পনা ৰূপায়ণৰ লগতে 33খন সৰ্বাধিক সংক্ৰমিত জিলাৰ আটাইকেইখনতে জিলা কাৰ্য পৰিকল্পনা ফলপ্ৰসূভাৱে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক আৰু সংশ্লিষ্ট ৰাজ্য আৰু জিলাসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে দেশত মেলেৰিয়া ৰোগী আৰু মৃত্যুৰ হাৰ প্ৰায় 80% হ্ৰাস পাইছে আৰু 2015 চনৰ পৰা 2025 চনৰ ভিতৰত সৰ্বাধিক সংক্ৰমিত জিলাৰ সংখ্যা 155ৰ পৰা 33লৈ হ্ৰাস পাইছে। 2022-25 চনৰ ভিতৰত 160খন জিলাত মেলেৰিয়া ৰোগী শূন্য হোৱাৰ তথ্য পোৱা গৈছে আৰু ইয়ে সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লাভ কৰা সফলতাকে সূচাইছে। ভাৰতৰ ভেলাভান চেণ্ঠিল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। চেণ্ঠিল কুমাৰে ফাইনেলত আয়োজক দেশখনৰ বালাজছ ফাৰ্কাছক 3-0 ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত বিশ্বকৰ্মৰ 8ষ্ঠানৰ আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ইয়ান ইঅ এনজিক 3-0 ফলাফলত পৰাস্ত কৰিছিল। ছেমিফাইনেলত চেণ্ঠিল কুমাৰে সতীৰ্থ খেলুৱৈ বীৰ চত্ৰানীক 3-2 ফলাফলত পৰাস্ত কৰিছিল। শ্ৰীলংকা আজি মহিলাৰ চলিত বৰ্ষৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত সংযুক্ত আৰৱ আমিৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাব। নেপালৰ বিধংসী বানৰ পাছত বৰ্তমানলৈকে 84গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ 84টা বিষয়ৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব আৰু ভাৰতৰ ভেলাভান চেণ্ঠিল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া তৃষ্ণা দেৱী।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কৃষ্ণা গগৈৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বছৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অব ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থী বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থী বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ। লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63গৰাকী লোক আৰু তামিলনাডুৰ 21গৰাকী লোক আছে। এতিয়ালৈকে 320গৰাকী ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10গৰাকী লোকৰ কোনো তথ্য পোৱা হোৱা নাই। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149জন লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400জন ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপাল আৰু তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101জন আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি বোকাখাটৰ ভাটি হিঙাদৰীয়া অঞ্চল পৰিদৰ্শন কৰি ধনশিৰি নৈ খহনীয়াৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ জৰিয়তে ধনশিৰি নৈ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ধনশিৰি নৈ খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে বিভাগে আঁচনিৰ প্ৰাককলন প্ৰস্তুত কৰিছে। তদুপৰি বিশ্ববেংকৰ অৰ্থসাহায্যৰ জৰিয়তে ৰাজ্য চৰকাৰে নৈখনৰ বান প্ৰতিৰোধৰ বাবে বৃহৎ প্ৰকল্প গ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰীবৰগোহাঁয়ে কয় যে ধনশিৰি নৈ বান ৰোধৰ বাবে চৰকাৰে নাগালেণ্ডৰ পৰা ব্ৰহ্মপুত্ৰত নৈখন সংযোগ হোৱা স্থানলৈকে বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে। প্ৰায় 400 কোটি টকাৰ এই প্ৰকল্পৰ জৰিয়তে ধনশিৰি নৈ উপনৈসমূহকো সামৰি লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। এই বৃহৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে নৈপৰীয়া ৰাইজৰ বান সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
2: আমি খুব কম দিনৰ ভিতৰত এই অঞ্চলৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া সম্পূৰ্ণ সমাধান

0: এটা ব্যবস্থা করিম। ইতিমধ্যে প্রাক্কলন তৈরি করবর কারণে কইছো। আর তার উপরেও মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ার নেতৃত্ব আমার অসমখনক বানমুক্ত করবর কারণে আমি এটা দীর্ঘমেয়াদীও কিছু আমি পরিকল্পনা হাতত লৈছো। তার মাজত আমার ওয়ার্ল্ড ব্যাংকের যোগেদি গোটেই ধনশিরিখন একবারে নাগাল্যান্ডর মূরের পর একবারে ব্রহ্মপুত্রত পড়ালেকে তথা আমার গেলাবিল আদি করে যা আমার উপনৈ আছে, ধনশির উপনৈ আছে, সেই সমূহ লই পেলায় একটা মেগা প্রজেক্ট প্রায় 350-400 কোটি টাকার ইতিমধ্যে প্রাক্কলনও আমি করছো। আর আশা করছো এই গোটেই কামখিন সম্পূর্ণ হলে অঞ্চলটোর বানপানির যখন অঞ্চলটোর ওসর থাকে বা যখন খেতে পথারত জড়িত হয়ে থাকে, যখন সা সম্পত্তি একেবারে নদীর কিনারত আছে, সেই সকল অন্তত নিশ্চিন্ত হয়ে থাকিব পারিব।
1: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ত কালি বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন চাংমাই সুধাকণ্ঠৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ পৰা প্ৰকাশিত আৰু গ্ৰন্থাগাৰিক দীপিকা দাসৰ দ্বাৰা সম্পাদিত বছৰেকীয়া গৱেষণাধৰ্মী আলোচনী গ্ৰন্থকুটীৰৰ একাদশ সংখ্যা উন্মোচন কৰা হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক অৰুণ হাজৰিকাই গীত আৰু কথাৰে ডক্টৰ ভূপেন হাজৰিকাৰ গীতত গণচেতনা শীৰ্ষক বক্তব্য আগবঢ়ায়। যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত কৃষি চক্ৰসমূহত ডিজিটেল প্ৰক্ৰিয়াৰে সাৰ ক্ৰয়ৰ সহজ আৰু সুসংগঠিত ব্যৱস্থা কালি আৰম্ভ হয়। ইয়াৰ জৰিয়তে কৃষকসকলে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন সাৰ নিৰ্ধাৰিত পৰিমাণত ক্ৰয় কৰিব পাৰিব। প্ৰথমে কৃষকসকলে সাৰ ক্ৰয়ৰ পূৰ্বে আধাৰ OTP, EKYC, কৃষক পৰিচয় পত্ৰ আৰু ভূমি তথ্য দাখিল কৰাটো বাঞ্ছনীয়। ইয়াৰ পাছত তেওঁলোকে কৃষিভূমিৰ প্ৰয়োজন অনুসৰি সাৰৰ প্ৰকাৰ আৰু পৰিমাণ নিৰ্ধাৰণ কৰি স্থানীয় অনুমোদিত সাৰ বিক্ৰেতাৰ দোকান বাছনি কৰিব পাৰিব। জনসাধাৰণক এই ডিজিটেল ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰি শৃংখলিতভাৱে সাৰ ক্ৰয় কৰিবলৈ জিলা কৃষি বিষয়াই আহ্বান জনাইছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। আধাৰ কাৰ্ড লাভ কৰাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আপোনালোকে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰেটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি, অসমৰ 10 লোক এতিয়াও সন্ধানহীন, মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি, 300 কোটি টকা ব্যয়েৰে আমিনগাঁৱত নিৰ্মাণ কৰা ক্ৰিকেট ষ্টেডিয়াম 2027 চনৰ ভিতৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ ধ্বংস, আৰু হাংগেৰীত অনুষ্ঠিত PSA বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাত ভাৰতৰ ভেলাভান সেন্থিল কুমাৰৰ খিতাপ দখল। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63জন লোক আৰু তামিলনাডুৰ 21জন লোক আছে। এতিয়ালৈকে 320জন ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10জন লোকৰ কোনো তথ্য পোৱা হোৱা নাই। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149জন লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400জন ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপাল আৰু তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101জন আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে ভাৰতে মানৱীয় সাহায্য হিচাপে কালি কাঠমাণ্ডুলৈ তৃতীয়খন বিমানেৰে 10 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰা মতে সাহায্য সামগ্ৰীৰ ভিতৰত পৰ্টেবল জেনেৰেটৰ, খাদ্যৰ টোপোলা, পানী পৰিশোধন টেবলেট আদি আছে। বিদেশ মন্ত্ৰালয়ে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষও মুকলি কৰিছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা লৈছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষানুষ্ঠানৰ মুৰববীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। গুৱাহাটী মহানগৰক অচিৰেই দেশৰ ভিতৰতে আটাইতকৈ বেছি ক্ৰীড়া সুবিধা থকা মহানগৰ হিচাপে গঢ়ি তোলাৰ অংশ হিচাপে অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সংস্থাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। তদুপৰি চলিত বৰ্ষতে সৰুসজাই ষ্টেডিয়ামক সুন্দৰকৈ সজাই তোলাৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব। আমিনগাঁৱত কালি ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাক্ষণত অত্যাধুনিক সুবিধাযুক্ত এই কেন্দ্ৰটো উদ্বোধন কৰিবলৈ পাই ডঃ শৰ্মাই আনন্দ প্ৰকাশ কৰে। কিছুদিনৰ ভিতৰতে আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণো সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন 2027 চনত মুকলি কৰা হ'ব। অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সুবিধা উপলব্ধ কৰাব পৰাকৈ যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: আমিনগাঁৱত ৰাজ্য চৰকাৰে প্ৰায় 50 কোটি টকা খৰচ কৰি খুব আধুনিক চুইমিং পুল এটা নিৰ্মাণ কৰি আছিলে। ইয়াতে এটা প্ৰেক্টিচ পুল আছে, এটা অলিম্পিক চাইজ পুল আছে, ড্ৰাইভিং কৰাৰ সুবিধা আছে আৰু প্ৰায় 1300 দৰ্শক বহি চুইমিং চোৱাৰ সুবিধা আছে। ইয়াৰ লগতে আমাৰ খেলুৱৈসকলক যাতে আমি হোষ্টেলত ৰাখিব পাৰোঁ, 40টা হোষ্টেল ছিটৰো ব্যৱস্থা আছে, পৰৱৰ্তী দিনত ইয়াক আৰু বৃদ্ধি কৰা হ'ব। আমিনগাঁৱত সুন্দৰ বেডমিণ্টনৰ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ পিছত আজি আমাৰ চুইমিং চেণ্টাৰ অফ এক্সেলেঞ্চো নিৰ্মাণ হৈ উঠিলে। এতিয়া আমাৰ লাষ্ট প্ৰজেক্ট হিচাপে বাকী আছে ক্ৰিকেট ষ্টেডিয়ামখন। মই ভাবোঁ যে অহা ছমাহৰ ভিতৰত আমি ক্ৰিকেট ষ্টেডিয়ামখনৰো নিৰ্মাণ সমাপ্ত কৰিব পাৰিম। সন্মুখৰ ৰাস্তাটো আমি প্ৰায় 6 লেন ধৰণে বনাই আছোঁ আৰু গাড়ী ৰাখিবৰ বাবে 2000 গাড়ী ৰখাৰো আমি এটা মাল্টি লেভেল কাৰ পাৰ্কিঙো বনাই আছোঁ।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শ্বিলঙত থকা আছাম ৰেজিমেণ্টৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলন প্ৰত্যক্ষ কৰিব। ডক্টৰ শৰ্মাই লগতে অগ্নিবীৰসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰিব। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। এই দিনটোৱে ৰাষ্ট্ৰীয় জীৱনত ক্ৰীড়াৰ মূল্যক স্বীকৃতি দিয়াৰ লগতে সুস্বাস্থ্য, নিয়মানুৱৰ্তিতা, দলীয়ভাৱে কাম কৰা আৰু এথলেটিক উৎকৃষ্টতাত আলোকপাত কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: 1905 চনৰ আজিৰ দিনটোতে বৰ্তমানৰ প্ৰয়াগৰাজত জন্মগ্ৰহণ কৰা শিশুটিৰ নাম পিতৃ মাতৃয়ে ধ্যান সিং ৰাখিছিল। 16 বছৰ বয়সত ধ্যান সিং তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ অধীনত সৈনিকৰূপে মকৰল হৈছিল। দিনৰ দিনটো সেনাবাহিনীৰ কঠোৰ অনুশাসন আৰু কৰ্তব্য পালনৰ অন্তত নিশা ধ্যান সিঙে নিজৰ মৰমৰ হকী ষ্টিকডাল লৈ মুকলি পথাৰলৈ গৈছিল। সেই সময়ত আজিৰ দৰে ফ্লাডলাইটৰটো ব্যৱস্থা নাছিল। সেই ধ্যান সিঙে জোনটো ওলোৱালৈ ৰৈ থাকিছিল আৰু জোনৰ এধানি মৃদু পোহৰতে হকীৰ ড্ৰিবলিঙৰ অভ্যাস কৰিছিল। তেওঁৰ একনিষ্ঠ আৰু নিৰন্তৰ সাধনাৰ সাক্ষী হৈ ৰোৱা লগৰ সৈনিকসকলে সেয়ে ধ্যান নামটোৰ লগত জোনৰ চন্দ শব্দটিও সংযোজন কৰিলে আৰু এনেদৰেই ধ্যান সিং ধ্যানচন্দ হৈ পৰিল। 1928 আমষ্টাৰডাম, 1932 লছ এঞ্জেলছ আৰু 1936 বাৰ্লিন এই তিনিওটা অলিম্পিকতে ধ্যানচন্দৰ অনবদ্য প্ৰদৰ্শনৰ সুবাদত ভাৰতে হকীত সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। 1956 চনত ধ্যানচন্দে সেনাবাহিনীৰ মেজৰ ৰূপে অৱসৰ গ্ৰহণ কৰে আৰু সেই বছৰেই তেওঁলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হয়। অৱসৰৰ পাছত তেওঁ বহু বছৰ হকীৰ প্ৰশিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰে। 1979 চনত পৰলোকপ্ৰাপ্তি হোৱা হকীৰ যাদুকৰ ধ্যানচন্দৰ ভাৰতীয় খেল সংস্কৃতিৰ প্ৰতি থকা অজৰ অমৰ অৱদানক সন্মান জনাবলৈ প্ৰতিবছৰে আজিৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৰূপে উদযাপন কৰা হয়।
0: ৰাজ্য চৰকাৰে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ নষ্ট কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে নলবাৰী জিলাৰ দৌলাশালত ৰাজ্যৰ প্ৰথমটো অত্যাধুনিক নিৰ্দিষ্ট নিচাযুক্ত দ্ৰব্য জ্বলাই নষ্ট কৰা যন্ত্ৰৰ সহায়ত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ ধ্বংস কৰা হয়। এই যন্ত্ৰটোৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ নোহোৱাকৈ বৈজ্ঞানিক পদ্ধতিৰে ড্ৰাগছখিনি জ্বলোৱা হয় বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে জব্দ, গ্ৰেপ্তাৰ, ড্ৰাগছ নেটৱৰ্ক ধ্বংস এই তিনিটা বাৰ্তাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথাও তেওঁ সদৰি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 10 দিনত ৰাজ্যত 9খন জিলাত চলোৱা বিশেষ অভিযানত 472,51,00,000 টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাত আৰক্ষী সফল হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত 1 কোটিতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। গছপুলি ৰোপণ কাৰ্যসূচীত ৰাজ্যৰ 35 লাখৰো অধিক আত্মসহায়ক গোটৰ সদস্যাই অংশগ্ৰহণ কৰা বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই কালি বোকাখাটৰ ভাটি হিঙাদৰীয়া অঞ্চল পৰিদৰ্শন কৰি ধনশিৰি নৈৰ খহনীয়াৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ জৰিয়তে ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে বিভাগে আঁচনিৰ প্ৰাকলন প্ৰস্তুত কৰিছে। শ্ৰীবৰগোহাঁই কয় যে ধনশিৰি নৈৰ বান ৰোধৰ বাবে চৰকাৰে নাগালেণ্ডৰ পৰা ব্ৰহ্মপুত্ৰত নৈখন সংযোগ হোৱা স্থানলৈকে বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে। এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে নৈপৰীয়া ৰাইজৰ বান সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
3: আমি খুব কম দিনৰ ভিতৰত এই অঞ্চলৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া সম্পূৰ্ণ সমাধানৰ এটা ব্যৱস্থা কৰিম। ইতিমধ্যে প্ৰাককলন তৈয়াৰ কৰিবৰ কাৰণে কৈছোঁ আৰু তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমখনক বানমুক্ত কৰিবৰ কাৰণে আমি এটা দীৰ্ঘম্যাদীও কিছু আমি পৰিকল্পনা হাতত লৈছোঁ। তাৰ মাজত আমাৰ ৱৰ্ল্ড বেংকৰ যোগেদি গোটেই ধনশিৰিখন একেবাৰে নাগালেণ্ডৰ মূৰৰ পৰা একেবাৰে
0: বাতৰিৰ মাজত এতিয়া খন্তেক বিৰতি।
4: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে পিতৃ মাতৃ বন্দনাৰ বিশেষ ছুটী মঞ্জুৰ কৰিছে। সেই অনুসৰি আজি আৰু পৰহিলৈ শিক্ষক কৰ্মচাৰীসকলে এই সুবিধা লাভ কৰিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ বিদ্যালয় পৰিদৰ্শকক এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে। যোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে যিসকল শিক্ষক কৰ্মচাৰীয়ে পিতৃ মাতৃ বন্দনাৰ বিশেষ নৈমিত্তিক ছুটী লাভৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকে আজি আৰু পৰহিলৈ সেই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতৰ ভেলাভান সেণ্টেল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। সেণ্টেল কুমাৰে ফাইনেলত আয়োজক দেশখনৰ বালাজছ ফাৰ্কাছক 3-0 ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত বিশ্বক্ৰমৰ অষ্টাদশ স্থানৰ আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ইয়ান ইঅ এনজিক 3-0 ব্যৱধানত পৰাস্ত কৰিছিল। ছেমি ফাইনেলত সেণ্টেল কুমাৰ সতীৰ্থ খেলুৱৈ বীৰ চৌত্ৰানীৰ বিৰুদ্ধে 3-2 ব্যৱধানত বিজয়ী হয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সমুজ্জ্বল ভৰদ্বাজৰ সৈতে।
6: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতেই নেপালৰ জলপ্ৰলয়ৰ সৈতে জড়িত বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে এই বাতৰিক নেপালত গণসৎকাৰৰ প্ৰস্তুতি, পুনৰ জল বিস্ফোৰণৰ আশংকা শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে নেপালত অসমৰ 10 জন লোক সন্ধানহীন হৈ থকা বাতৰিটো মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। আকৌ নেপালত এই পৰ্যন্ত 320 গৰাকী ভাৰতীয় লোক সন্ধানহীন হৈ থকা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বানৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ লগতে ৰাজ্যৰ সাম্প্ৰতিক আৰ্থিক অৱস্থা সন্দৰ্ভত এটা বাতৰিক 1 ছেপ্টেম্বৰত চৰকাৰে ল'ব 1000 কোটি ঋণ শিৰোনামেৰে মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে 27 অক্টোবৰৰ পৰা গুৱাহাটী বেংকক বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰা বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমত নিযুক্তি প্ৰক্ৰিয়াৰ পুনৰ পাতনি মেলি ৰাজ্য চৰকাৰী পশুপালন বিভাগত 200টা পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা বাতৰিটোক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2016 চনত চলোৱা উচ্ছেদ অভিযানৰ বিৰোধিতা আৰু প্ৰক্ৰিয়াত বাধা দিয়াৰ অভিযোগৰ গোচৰৰ পৰা বিধায়ক অখিল গগৈক আদালতে ৰেহাই দিয়াৰ বাতৰিটোক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনি অসমৰ শেহতীয়া বানৰ সময়ত আৰু বানৰ পাছত সমন্বিত দলীয় প্ৰচেষ্টাৰে সাপে খটা 249 গৰাকী লোকক সুস্থ কৰি তোলাৰ এটা বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি। অসমৰ 10 জন লোক এতিয়াও সন্ধানহীন। মুখ্যমন্ত্রী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্র ছাত্রীর আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি। 300 কোটি টকা ব্যয়েৰে আমিনগাঁৱত নিৰ্মাণ কৰা ক্ৰিকেট ষ্টেডিয়াম 2027 চনৰ ভিতৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ ধ্বংস। আৰু হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাত ভাৰতৰ ভেলাভান সেণ্টেল কুমাৰৰ খিতাপ দখল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াবলৈ লৈছো চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক জয়ন্ত হাজৰিকাৰ কণ্ঠৰতি গীত। গীতৰ কথা আৰু সুৰ উপেন কাকতিৰ। ছবি ফাগুনী।

উপপথ ছবিৰ পৰা এটি গীত শুনো আহক, সমৰ হাজৰিকা আৰু মনীষা হাজৰিকাৰ কণ্ঠত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, সুৰকাৰ জয়ন্ত হাজৰিকা।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অনুৰাধা পৰোৱাল আৰু কুমাৰ চানুৰ কণ্ঠৰ এটি গীত, ছবি আছিকি, গীতিকাৰ সমীৰ, সুৰকাৰ নাদিম শ্ৰাৱণ।

ৰূপালীথ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ডক্টৰ বেজবৰুৱা ছবিৰেটি গীত। গীতটিত কণ্ঠদান কৰিছে দীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰয়।

আপোনালোকে ৰূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক যতীনৰ কণ্ঠৰ এটি গীত, ছবি জো জিতা ওহি সিকন্দৰ, গীতিকাৰ মজৰু, সুৰকাৰ যতীন ললিত।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক দীনবন্ধু ছবিখনৰ পৰা এটি গীত, জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠত। গীতৰ কথা ভৱেন্দ্ৰনাথ শইকীয়াৰ, সুৰ জুবিন গাৰ্গৰ।

অনুষ্ঠানৰ শেষত আগবঢ়াইছো ফুল ভুলৈয়া ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে নীৰজ শ্ৰীধৰে। গীতৰ ৰচনা সমীৰৰ, সুৰ প্ৰীতমৰ।

ৰূপালী ঢৌ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। শ্ৰোতাসকল, এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, পম্পা চন্দ, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতাক এতিয়া নিবেদন কৰিছো গীতিমালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক তৰিকুদ্দিন আহমেদৰ কণ্ঠৰেটি গীত। গীতৰ কথা মলিন বৰাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নলিনী বালাদেৱী ৰচিত এটি গীত পাৰ্বিন চুলতানৰ কণ্ঠত, প্ৰযোজনা মুকুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সমৰ হাজৰিকাৰ কণ্ঠৰেটি গীত। গীতৰ কথা নিত্যা দত্তৰ।

আপোনালোকে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ইদ্ৰিছ আলী ৰচিত এটি গীত শিৱানী দত্তৰ কণ্ঠত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনো আহক দিলীপ দাসৰ কণ্ঠৰেটি গীত। গীতৰ ৰচনা বেদানন্দ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: গীতি মালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।
1: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, সংঘর্ষো কে কুছ কিসে, কাহানি কুছ সফলতাও কি, অনকহি বিরাসত কি, উম্মীদে নয় ভারত কি। মহিনে কে আখরি রবিবার কা রহতা হে ইন্তজার, মলয়াচল কে আঁচল সি বিন্ধ্যাচল কে আঙ্গন তক, ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক, হোতি হে মন কি বাত প্রধানমন্ত্রী কে সাথ। তো শুনিয়ে ইস মহিনে 30 আগস্ত सुबह 11 बजे मन की बात आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। इसके अतिरिक्त आकाशवाणी और दूरदर्शन के YouTube चैनल और प्रसार भारती के ऐप न्यूज ऑन एयर और OTT प्लेटफॉर्म वेव्स पर सजीव प्रसारण लाइव स्ट्रीमिंग के माध्यम से। तो याद रखें रविवार 30 अगस्त सुबह 11 बजे मन की बात। আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ শাখাত। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই কস্তুৰীমা দাস।

প্ৰিয় শ্ৰোতা, যুৱবাণী অনুষ্ঠানসূচী আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জনাবলৈ লোৱা হৈছে আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ কিছু আগতীয়া ৰেঙনি। খন্তেক সময়ৰ পাছতে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 আগবঢ়োৱা হ'ব এনি ভূঞাৰ এটি অসমীয়া কথিকা, ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ শেহতীয়া সাফল্য। তন্ময় গোস্বামীৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 6:30। 7:20 আগবঢ়োৱা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটিৰ দ্বিতীয় খণ্ড, বিষয় শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট সৰোদবাদক তৰুণ চন্দ্ৰ কলিতা, শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী প্ৰজ্ঞান বৰুৱা। অনুষ্ঠানটিৰ আঁত ধৰিব আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, বাণীবন্ধন তথা সম্পাদনা সহযোগী মৰমী দেৱী। 8:05 শুনিবলৈ পাব মোৰ অনুভৱৰ গীত অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। গীতেৰে কথাৰে অনুষ্ঠানটি শুনিবলৈ পাব 6:10। 7:20 আগবঢ়োৱা হ'ব হিফি ফুৰে অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত প্ৰথমে শুনাবলৈ লোৱা হৈছে মলিন বৰাৰ কথাৰে তাৰিকুদ্দিন আহমেদৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লোৱা হৈছে দিলীপ চৌধুৰীয়ে কণ্ঠদান কৰা কেইটিমান গীত।

শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লোৱা হৈছে দ্বিজেন্দ্ৰমোহন শৰ্মাৰ কথাৰে দিলীপ চৌধুৰীৰ কণ্ঠত অন্য এটি গীত।

পুনৰবাৰ শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে মৃণাল কুমাৰ চৌধুৰীৰ কথাৰে অনিমা চৌধুৰীৰ কণ্ঠত অন্য এটি গীত।

প্ৰিয়শ্ৰোতা, এইবাৰ শুনাবলৈ লোৱা হৈছে গীতৰ নিয়মীয়া অনুষ্ঠানৰ মনোৰঞ্জনৰ শেষৰটো গীত অনিমা চৌধুৰীৰ কণ্ঠত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰীক্ষমাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ৱেবছাইটটি পুনৰবাৰ জনাইছো, শোণিতপুৰ.gov.in। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129টা। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। পুনৰবাৰ জনাইছো ৱেবছাইটটি www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসমৰ লোকসেৱা আয়োগে 137টা ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ। লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। ৱেবছাইটটি পুনৰবাৰ জনাইছো, এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।

0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: component of the Pradhan Mantri Krishi Sinchai Yojana. Under the scheme, the government provides financial assistance of up to 5 hectares per beneficiary to install micro-irrigation systems. Prime Minister Narendra Modi will share his thoughts with the people of the country and abroad in the Mann Ki Baat program on Akashwani at 11 a.m. tomorrow. It will be the 137th episode of the monthly radio program. The program will be broadcast across the entire Akashwani and Doordarshan network, the AIR news website and the News on AIR mobile app. It will also be live streamed on the YouTube channels of AIR News, DD News, the PMO and the Ministry of Information and Broadcasting. Akashwani will broadcast the program in regional languages immediately after the Hindi broadcast. 37 people have been reportedly killed following a Russian attack on the Bucha district close to the Ukrainian capital of Kiev. According to local regional military administration, at least 50 residential buildings had been damaged in the overnight drone attack, which also sparked a large-scale fire that spread to homes and a restaurant. And with that, we end this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টজত প্ৰিয় শ্ৰোতা এতিয়া আগবঢ়াইছো এনিভুয়াৰ এটি অসমীয়া কথিকা ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ শেহতীয়া সাফল্য ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ শেহতীয়া সাফল্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গীতেৰে প্ৰকাশ কৰি গৈছে এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ খেল হৈছে মানুহৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম প্ৰাচীন কালৰ পৰা মানুহে মনোৰঞ্জন আনন্দ আৰু শৰীৰ চৰ্চাৰ বাবে বিভিন্ন ধৰণৰ খেল ধেমালিত অংশগ্ৰহণ কৰি আহিছে বৰ্তমান সময়ত খেল কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ নাথাকি শিক্ষা স্বাস্থ্য শৃংখলা সহযোগিতা আৰু জাতীয় গৌৰৱৰ লগতো জড়িত হৈ পৰিছে খেলৰ জৰিয়তে ব্যক্তিৰ শাৰীৰিক সক্ষমতা বৃদ্ধি হোৱাৰ লগতে মানসিক বিকাশ আৰু নেতৃত্বৰ গুণো গঢ় লৈ উঠে সাম্প্ৰতিক সময়ত ভাৰতীয় খেলুৱৈসকলে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উল্লেখযোগ্য সাফল্য লাভ কৰি দেশৰ নাম উজ্বলাইছে ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষই শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য আৰু পদক অৰ্জন কৰিছে শেহতীয়া ক্ৰীড়া সাফল্য আৰু আঁচনি খেলো ইণ্ডিয়াৰ সম্প্ৰসাৰণৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে খেলো ইণ্ডিয়া আঁচনি 2026-27 চনৰ পৰা 2030-31 চনলৈকে এক নতুন আৰু সম্প্ৰসাৰিত পৰ্যায়ত প্ৰৱেশ কৰিছে যাৰ জৰিয়তে যুৱ ক্ৰীড়াবিদসকলক বৈজ্ঞানিক প্ৰশিক্ষণ আৰু গাঁথনিগত সমৰ্থন আগবঢ়োৱা হৈছে খো খো বিশ্বকাপ নতুন দিল্লীত অনুষ্ঠিত প্ৰথম সংস্কৰণৰ খো খো বিশ্বকাপত ভাৰতে পুৰুষ আৰু মহিলা দুয়োটা বিভাগতে নেপালক পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে মহিলা ক্ৰিকেট সাফল্য ভাৰতীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকা ফাইনেলত পৰাস্ত কৰি তেওঁলোকৰ প্ৰথম ICC মহিলা ক্ৰিকেট বিশ্বকাপ খিতাপ দখল কৰি এক নতুন ইতিহাস সৃষ্টি কৰে ভাৰতীয় পুৰুষ ক্ৰিকেট দলে 2026 চনৰ ICC পুৰুষ T20 বিশ্বকাপ জয় কৰি বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে যুৱ ভাৰতীয় দলে 2026 চনৰ অনূৰ্ধ-19 ক্ৰিকেট বিশ্বকাপৰ খিতাপো নিজৰ নামত কৰে ভাৰতীয় পুৰুষ হকী দলে চূড়ান্ত খেলত দক্ষিণ কোৰিয়াক 4-1 গ'লত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে এছিয়া কাপ চেম্পিয়ন হয় এই বিজয়ৰ জৰিয়তে দলে 2026 চনৰ FIH হকী বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে মহিলা হকী বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে মহিলা হকী বিশ্বকাপ 20 বৰ্তমান বেলজিয়াম আৰু নেডাৰলেণ্ডছত অনুষ্ঠিত হৈ থকা 2026 মহিলা হকী বিশ্বকাপত ভাৰতীয় মহিলা দলটোৱে অপৰাজিত যাত্ৰাৰে দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰিছে পেৰা এথলেটিক্স 2026 ভাৰতীয় পেৰা এথলেটিক্স দলে ঐতিহাসিক প্ৰদৰ্শন কৰি পদক তালিকাৰ দ্বিতীয় স্থান দখল কৰে এছিয়ান জুনিয়ৰ ডবা চেম্পিয়নশ্বিপ 2026 মুম্বাইত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে পুৰুষ আৰু মহিলা দুয়োটা শাখাতে সোণৰ পদক লাভ কৰে পুরুষ শাখাত মায়াং চক্রবর্তী আর মহিলার শাখাত প্রতীতি বরদলৈ। এই সকলের উপরেও লাভলীনা বরগোহাঁই, মীরাবাই চানু, সাক্ষী চৌধুরী।

0: হাজৰিকাকে ধৰি বহু খেলুৱৈ ভাৰতৰ ক্ৰীড়া জগতলৈ কৌৰৱ কঢ়িয়াই আনিছে। 2026 চনৰ কমনৱেলথ গেমছত ভাৰতে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক লাভ কৰি পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে। এই সাফল্যই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ শক্তিশালী আৰু ক্ৰমবৰ্ধমান উপস্থিতিৰ পৰিচয় দিয়ে। ভাৰতীয় মহিলা ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ আছিল উমা ছেত্ৰী। এছিয়ান গেমছ 2023ত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় মহিলা দলৰ তেওঁ সদস্য আছিল। 2015 চনৰ ICC মহিলা এদিনীয়া বিশ্বকাপ জয় কৰা ঐতিহাসিক ভাৰতীয় দলৰ তেওঁ এক গুৰুত্বপূৰ্ণ অংশ আছিল। ইয়াৰ জৰিয়তে তেওঁ বিশ্বকাপ জিকা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস ৰচনা কৰিছিল। ভাৰতৰ এজন সফল জেভলিন খেলুৱৈ হৈছে নীৰজ চোপ্ৰা। 2021 চনৰ টকিঅ' অলিম্পিকত 87.58 মিটাৰ বৰশীত নিক্ষেপ কৰি সোণৰ পদক জিকিছিল। নীৰজ চোপ্ৰা ট্ৰেক এণ্ড ফিল্ডত অলিম্পিক পদক অৰ্জন কৰা প্ৰথমজন ভাৰতীয়। 2023 চনত বুদাপেষ্টত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। এইসমূহৰ উপৰিও ডায়মণ্ড লীগৰ খিতাপো নীৰজ চোপ্ৰাই জয় কৰিছিল। এই খিতাপ জয় কৰা তেওঁ আছিল প্ৰথমজন ভাৰতীয়। ভাৰতৰ ক্ৰীড়া জগতত খলকনি সৃষ্টি কৰা অন্যতম এগৰাকী খেলুৱৈ বক্সাৰ লাভলীনা বৰগোহাঁই। 2016 চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙক প্ৰতিনিধিত্ব কৰি অহা লাভলীনাই 2021 চনত অনুষ্ঠিত টকিঅ' অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে। 2020 চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে। 2021 বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হৈছিল। ভাৰতৰ এগৰাকী আগশাৰীৰ ভাৰতোলক আছিল মীৰাবাই চানু। তেওঁ মূলতঃ মহিলাৰ 48 কেজি আৰু 49 কেজি শাখাত প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। 2021 চনৰ টকিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰি তেওঁ সমগ্ৰ বিশ্বতে দেশৰ নাম উজ্বলাই তুলিছিল। মীৰাবাই চানুৱে একেৰাহে 3বাৰ সোণৰ পদক জিকি এক ঐতিহাসিক হেট্ৰিক অৰ্জন কৰে। 2026 চনত 190 কেজি ওজন দাঙি নতুন অভিলেখ গ্ৰহণ কৰে। আৰ প্ৰজ্ঞানন্দ আৰু ডি গোকেশ নামৰ দুয়োজন খেলুৱৈয়ে বিশ্ব দবা চেম্পিয়নশ্বিপত ঐতিহাসিক সফলতা লাভ কৰিছে। আনহাতে আৰ প্ৰজ্ঞানন্দাই গ্ৰেণ্ড চেছ ট্যুৰ জয় কৰি প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছে। এওঁলোকৰ উপৰিও মনু ভাকৰ আৰু সম্ৰাট ৰাণাই অলিম্পিকত 2টাকৈ পদক জিনিছিল। একেটা সংস্কৰণতে 2টাকৈ পদক জিনি ইতিহাস সৃষ্টি কৰা মনু ভাকৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ। 2025 চনত বিশ্ব পেৰা আৰ্চাৰী ধনুবিদ্যা চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰা বিশ্বৰ প্ৰথমগৰাকী হাতবিহীন মহিলা ধনুবিদ। ওপৰত আলোচনা কৰাৰ উপৰিও আন বহু লোকে খেলৰ জৰিয়তে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। জীৱনত শিক্ষাৰ দৰেই খেলৰো গুৰুত্ব অপৰিসীম। সুস্থ শৰীৰতহে সুস্থ মনে বাস কৰে। মন প্ৰফুল্লিত হৈ থাকিবলৈ খেলা ধূলা অত্যন্ত প্ৰয়োজনীয়। বিশ্বৰ প্ৰেক্ষাপটত ক্ৰীড়া জগতত ভাৰতৰ মান অক্ষুণ্ণ থাকক এইদৰেই আগন্তুক প্ৰতিদিন। ইমান পৰে শ্ৰোতাসকলে এনি ভূঞাৰ অসমীয়া কথিকা ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ শেহতীয়া সাফল্য শুনিলে।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। সাপ্তাহিক উপন্যাস পাঠ বিবিধ ভারতী গুৱাহাটীত প্ৰতি পুৱা ৯ বজাত FM এণ্ডৰ ১০০.৮ মেগাহার্জ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, অসমৰ 11গৰাকী লোক সন্ধানহীন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান, হাতী মানুহৰ সংঘাত ৰোধ আৰু বন সংৰক্ষণৰ উদ্দেশ্যে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ, গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান, আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকী পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। নেপাল চৰকাৰে দক্ষিণ চিটুৱান জিলাত ফুটে কচি নৈৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা, প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰা 229গৰাকী লোকৰ মৃতদেহ সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে। মৃতদেহসমূহৰ অৱস্থা বেয়াৰ পিনে ঢাল খোৱাৰ ফলত সংক্ৰমণৰ আশংকালৈ চাই এই সিদ্ধান্ত লোৱা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগলৈ মুঠ 626টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহৰ বৰ্ধিত সংখ্যাৰ ফলত চিটুৱান জিলা প্ৰশাসন মৃতদেহ সংৰক্ষিত কৰি ৰখাত জটিলতাৰ সন্মুখীন হৈছে। স্থানীয় চিকিৎসালয়ত পৰ্যাপ্ত ঠাই আৰু সুবিধাৰ অভাৱত মৃতদেহসমূহ ৰখাৰ বাবে অস্থায়ী ব্যৱস্থা কৰিবলগীয়া হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে গেলি পচি যোৱা মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ ফলত সংক্ৰমণ আৰু ইয়াৰ ফলত মহামাৰী বিয়পিব পাৰে বুলিও সকীয়াই দিছে। এনে সকীয়নিলৈ চাই চিটুৱানৰ জিলা সুৰক্ষা সমিতিয়ে চিনাক্ত কৰিব নোৱাৰা মৃতদেহসমূহ ভৰতপুৰ নগৰৰ দেৱঘাটৰ মুকলি এলেকাত সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে। কৰ্তৃপক্ষসমূহে প্ৰকাশ কৰা মতে সমাধিস্থ কৰাৰ পূৰ্বে মৃতদেহসমূহৰ DNA সংগ্ৰহ কৰা হ'ব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে। ইপিনে বানত সন্ধানহীন হোৱা বুলি ইতিপূৰ্বে প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা, পশ্চিম কাৰ্বি আংলঙৰ শিৱমাৰাক, চাৰ্বিচন মাৰাক আৰু এলিপচন চাংমা নামৰ লোককেইজন নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নেপালৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালত সন্ধানহীন হোৱা অসমৰ লোকসকল সুকলমে উভতি আহিব বুলি আশা প্ৰকাশ কৰে।
2: অত্যন্ত আমি বেদনাগ্ৰস্ত হৈছোঁ, কাৰণ আমি চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমাৰ ভাৰতীয় বহুত অসমৰ পৰা যোৱাৰ পৰা আৰম্ভ কৰি বহুত কেইগৰাকী আজি সন্ধানহীন হৈছে। গতিকে মই এই মুহূৰ্তত যিসকলে এই প্ৰাকৃতিক দুৰ্যোগত নেপালত মৃত্যুবৰণ কৰিব লগা হ'ল, তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেত যিসকল অন্ধানহীন হৈ আছে, তেখেতসকলে যাতে য'তে আছে যাতে জীয়াই থাকক, আৰু ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে। মই আশা ৰাখিছোঁ যে প্ৰভুৱে তেখেতসকলক নিৰাপদে ৰাখিব।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ সমৰ কলাকৌশল, কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে। এই ভ্ৰমণকালত জোৱান তথা সামৰিক পৰিয়ালবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত সন্মান গাঁওবুঢ়াৰে মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সন্মানিত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত বিহু পৰিৱেশন আৰু মেঘালয়ৰ সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশনেৰে আদৰণি জনোৱা হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আছাম ৰেজিমেণ্টেল চেণ্টাৰত উপস্থিত হোৱা তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে।
3: Today we cross-checked the record. Bishnuram Medhi came here. Bimala Prasad Soliha came here. I mean, today I got the opportunity to come here. Lot of boys from Assam are getting trained every year in Assam Regiment. Lot of memory, lot of history is there in Assam Regiment. An important point is that this regiment also reflects the sentiment of undivided Assam, that is Northeast region. So I am feeling very happy, and I am also obliged that I was shown everything, had a good conversation, and I spent a very interesting day today. Yes, to see everything, I think one day is not enough. I have to come back again.
1: গোৱালপাৰা বন সংমণ্ডলে বন সংৰক্ষণ আৰু হাতী মানুহৰ সংঘাত ৰোধৰ বাবে জিলাখনত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কৃষ্ণাই বনাঞ্চলৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলত বন বিভাগে 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ কৰিছে। আজি বনাঞ্চলৰ কাষৰীয়া গাঁও পশ্চিম দাইৰঙৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বন সজাগতা আৰু বন পৰিচালনা সমিতিৰ মাজত চুক্তি স্বাক্ষৰ সভা অনুষ্ঠিত হয়। গোৱালপাৰা বন সংমণ্ডলৰ প্ৰাধিকাৰী তেজস্বৰী স্বামীয়ে সভাখনত উপস্থিত থাকি বন সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ লগতে দাইৰং বন পৰিচালনা সমিতি আৰু বন বিভাগৰ মাজত চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে বন বিভাগে ৰোপণ কৰা 75 হেক্টৰ বাঁহ প্ৰতিপালনৰ দায়িত্ব দাইৰং বন বিভাগ পৰিচালনা সমিতিক অৰ্পণ কৰা হয়। চুক্তিমতে বাঁহৰ পৰা সংগ্ৰহ হোৱা ধন দাইৰং বন পৰিচালনা সমিতিয়ে লাভ কৰিব। এই পদক্ষেপে বন সুৰক্ষাৰ লগতে বন পৰিচালনা সমিতিৰ সদস্যসকল আৰ্থিকভাৱে লাভান্বিত হ'ব বুলি বন প্ৰাধিকাৰীগৰাকীয়ে উল্লেখ কৰে। তদুপৰি এনে পদক্ষেপে হাতী মানুহৰ সংঘাত ৰোধ কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।
4: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
6: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শন, আটাবৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজ নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সংস্কৃতি প্ৰতিষ্ঠান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি আয়োজন কৰা হয়। এই উপলক্ষে গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি পদ্মশ্ৰী বঁটা প্ৰাপক অজয় দত্তৰ সভাপতিত্বত বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত ডঃ পৰমানন্দ মজুমদাৰৰ সম্পাদিত গোলাপ বৰবৰাৰ ৰচনাৱলীৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয়। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজি চিটি মহাবিদ্যালয়ৰ নৱনিৰ্মিত শৈক্ষিক ভৱনটো শুভ উদ্বোধন কৰে। ধেমাজি চিটি মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী উষা আঁচনিৰ অধীনত 3,90,00,000 টকা ব্যয় সাপেক্ষে এই শৈক্ষিক ভৱনটি নিৰ্মাণ কৰা হৈছে। এই নতুন শৈক্ষিক ভৱনটো উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনত সংযোজন হোৱা ভৱনটোত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ 100টা কম্পিউটাৰ আৰু অত্যাধুনিক প্ৰেক্ষাগৃহৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰে। তেওঁ লগতে বিগত কিছু বছৰত মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আশানুৰূপভাৱে বৃদ্ধি আৰু ফলাফলৰ ক্ষেত্ৰতো মহাবিদ্যালয়খনে যথেষ্ট গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰে। এই নতুন শৈক্ষিক ভৱনটোৱে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক যথেষ্ট উপকৃত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
7: গাৰ্লছ কলেজ এটা সময়ত লো এনৰলমেণ্টৰ এখন মহাবিদ্যালয় হিচাপে গোটেই অসমত চিহ্নিত হৈছিল, বাতৰি কাকততো নাম প্ৰকাশ পাইছিল যে মহাবিদ্যালয়খনৰ এনৰলমেণ্ট বিলো 400। কিন্তু এই মহাবিদ্যালয়খন মহাবিদ্যালয় পৰিয়ালৰ নিৰলস প্ৰচেষ্টাৰ কাৰণে আৰু মহাবিদ্যালয়খনক কো এডুকেশ্যনলৈ ৰূপান্তৰ কৰা, অৰ্থাৎ ল'ৰা ছোৱালী উভয়ৰ কাৰণে ৰূপান্তৰ কৰাৰ পাছত আজি প্ৰায় 1700 ষ্টুডেণ্টেৰে মহাবিদ্যালয়খন জাতিষ্কাৰ হৈ উঠিছে। আৰু ইয়াত আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত 3,92,00,000, প্ৰায় 4,00,00,000 টকা ব্যয় সাপেক্ষে নতুন এটা প্ৰশাসনিক একাডেমিক ভৱন আজি আমি শুভ উদ্বোধন কৰোঁ। মই দুবছৰ আগত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু আজি ইয়াক আমি শুভ উদ্বোধন কৰিছোঁ।
6: আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচন্দৰ অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জনায়। সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ক্ৰীড়া, শাৰীৰিক সুস্থতা আৰু অসমৰ চহকী থলুৱা ক্ৰীড়া পৰম্পৰাৰ প্ৰচাৰৰ উদ্দেশ্যে এলানি ক্ৰীড়া প্ৰতিযোগিতা, প্ৰদৰ্শনী আৰু অন্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। এই অনুষ্ঠানত ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াও উপস্থিত থাকে। ধুবুৰী ফুলবাৰী সংযোগী নদী দলংখনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। অহা বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰা হৈছে। 19.282 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখন দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং হ'ব বুলি জনা গৈছে। বৰ্তমানলৈকে দলংখনৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈছে। দলংখনৰ নিৰ্মাণ ব্যয় 4,997,04,00,000 টকা ধাৰ্য কৰা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে যাতায়াতৰ লগতে অঞ্চলটোৰ আৰ্থ সামাজিক দিশত সুদূৰপ্ৰসাৰী পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে। লগতে পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশত দলংখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কোৱা হৈছে।
1: কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় পৌৰ নিগমৰ বোৰ্ড মিটিঙত অংশগ্ৰহণ কৰি চহৰখনৰ সামগ্ৰিক উন্নয়ন আৰু নাগৰিক সেৱাৰ মান উন্নীতকৰণৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত চহৰখনক অধিক সুপৰিকল্পিত, পৰিষ্কাৰ আৰু আধুনিক কৰি তোলাৰ বিষয় লৈ পৰামৰ্শ আগবঢ়ায়। বৈঠকত বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, উপ মেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খোৱাং মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন কৰে। ডঃ বৰ্ণালী ডেকাই কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে তালিকাভুক্ত হোৱা ৰাজ্যৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ উচ্চপদস্থ প্ৰশাসনিক পদসমূহৰ নিযুক্তিৰ বাবে বৰ্ণালী ডেকাৰ নামত অনুমোদন জনাইছে। 2025 চনৰ আগষ্টত কেন্দ্ৰীয় ডেপুটেচনত যোৱাৰ পূৰ্বে ডঃ ডেকাই অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ বৰপেটা, গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰী জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ ভতিজী সৃজনী ভাস্ব মহন্ত আৰু সবিন দাসে সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই সৃজনী ভাস্ব মহন্তক প্ৰতিজেৰা কৰে। একেদৰে জীৱিত কালত শিল্পী জুবিন গাৰ্গৰ চিকিৎসাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা চিকিৎসক হিতেশ বৰুৱাক অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই জেৰা কৰা প্ৰক্ৰিয়া আজি সম্পূৰ্ণ হয়। অৱশ্যে সময়ৰ অভাৱত আন অভিযুক্তসকলৰ অধিবক্তাই ডাঃ বৰুৱাক জেৰা কৰিব নোৱাৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 114 জন সাক্ষীৰ সাক্ষ্য প্ৰদান সম্পূৰ্ণ হৈছে। অহা 12 ছেপ্টেম্বৰত দেশজুৰি চলিত বছৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। সেইদিনা দেশৰ বাকী অংশৰ লগতে হাতশিঙিমাৰীৰ ফেকামাৰীস্থিত জিলা আদালত চৌহদত পুৱা 9 বজাৰ পৰা লোক আদালত আৰম্ভ হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি হাতশিঙিমাৰীত সংবাদমেলযোগে এই কথা সদৰি কৰে। সংবাদমেলত প্ৰকাশ কৰা মতে এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন দেৱানী গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ, চেক বাউন্স, বৈবাহিক তথা পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ বিভাগৰ সৈতে জড়িত বিবাদ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। তদুপৰি আদালতত গোচৰ তৰা পূৰ্বৰ বিবাদসমূহো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ ব্যৱস্থা থাকিব। হাতশিঙিমাৰীত এইবাৰ এনেধৰণৰ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। তামোলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি জিলা আয়ুক্তৰ সভাপতিত্বত জিলাখনৰ পথ সুৰক্ষা সমিতিৰ আগষ্ট মাহৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আগষ্ট মাহৰ পথ সুৰক্ষা সমিতিৰ কাৰ্যসূচী বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা, যান বাহনৰ চলাচল, পাৰ্কিং ব্যৱস্থা আৰু পথ দুৰ্ঘটনা ৰোধৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, অসমৰ 11 গৰাকী লোক সন্ধানহীন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। হাতী মানুহৰ সংঘাত ৰোধ আৰু বন সংৰক্ষণৰ উদ্দেশ্যে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ। গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকী পালন। এতিয়া আঞ্চলিক বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, নেপালৰ ৰাষ্ট্ৰপতিয়ে নেপালত হোৱা বিধ্বংসী বানৰ পৰিপ্ৰেক্ষিতত ভাৰতে আগবঢ়োৱা সাহায্য আৰু সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি পাইছে। ভাৰতে কেৱল এটা বৃহৎ অৰ্থনীতি হিচাপেই নহয় বৰঞ্চ নিজৰ সভ্যতা, সংস্কৃতি আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিচালনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব আৰু কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। এতিয়া শুনক বিতং বাতৰি। নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌৰেলে নেপাল তিব্বতত হোৱা বিধ্বংসী বানত শ শ লোকৰ মৃত্যুৰ লগতে ব্যাপক ক্ষয় ক্ষতিৰ পৰিপ্ৰেক্ষিতত আগবঢ়োৱা সাহায্য আৰু সমৰ্থনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰিছে। যোৱা বুধবাৰে হোৱা এই বিপৰ্যয়জনক বানৰ পাছত ভাৰতীয় লোকৰ কৰুণ ক্ষতিৰ বাবে শ্ৰীপৌৰেলে শোক প্ৰকাশ কৰে। ইপিনে কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নেপালত হোৱা এই বানৰ পৰিপ্ৰেক্ষিতত 149গৰাকী ভাৰতীয় নাগৰিকে চীনৰ পৰা নেপাললৈ নিৰাপদে পাৰ হৈ যোৱাৰ বিপৰীতে 320গৰাকী লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে নেপালৰ এই পৰিস্থিতিক লৈ ভাৰত চিন্তিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ এনে সময়ত সকলো প্ৰকাৰে সহায় কৰিবলৈ ভাৰত সাজু বুলি শ্ৰীসিঙে উল্লেখ কৰে। ভাৰতে নিৰৱচ্ছিন্নভাৱে চুবুৰীয়া দেশখনলৈ সাহায্য প্ৰেৰণ কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। আনহাতে 2000ৰো অধিক লোক সন্ধানহীন হৈ আছে। হিমালয় অঞ্চলৰ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে সন্ধানহীন আৰু বানত আৱদ্ধ লোকৰ তথ্য পাবলৈ স্থানীয় লোক তথা সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে। বানত বন্ধ হৈ পৰা পথসমূহ মুকলি কৰাৰ কামো চলি আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি কৈছিল যে নেপালৰ দুৰ্যোগত সন্ধানহীন 320গৰাকী ভাৰতীয়ৰ কোনো তথ্য পোৱা হোৱা নাই। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰায় 100গৰাকী লোক সন্ধানহীন হৈ আছে। তেওঁ লগতে কয় যে চীনৰ ফালে প্ৰায় 400গৰাকী ভাৰতীয় সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোক পৰিয়ালৰ সৈতে যোগাযোগত আছে। প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ভাৰতীয় লোকসকলক উদ্ধাৰ, সাহায্য প্ৰদান আৰু সন্ধান উলিওৱাত সহায়ক হোৱাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। শ্ৰীজয়ছোৱালে কয় যে নাগৰিকসকলে 9111230887718 9111230887819 আৰু 9111230121113 টেলিফোন নম্বৰত বিদেশ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি তেওঁলোকে 9199682919888 হোৱাটছএপ নম্বৰ আৰু ছিটুৱেশ্যন ৰুম @mea.gov.inতো ইমেইল কৰি যোগাযোগ কৰিব পাৰিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে। ইপিনে বানত সন্ধানহীন হোৱা বুলি ইতিপূৰ্বে প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা, পশ্চিম কাৰ্বি আংলঙৰ শিৱ মাৰাক, চাৰ্বিছন মাৰাক আৰু এলিপছন চাংমা নামৰ লোককেইজন নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে। ভাৰতে কেৱল এটা বৃহৎ অৰ্থনীতি হিচাপেই নহয় বৰঞ্চ নিজৰ সভ্যতা, সংস্কৃতি আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। লক্ষ্ণৌত বাবা চাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ 11 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ভাৰতৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে যে দেশখনে এতিয়া কেৱল গোলকীয় নিয়মসমূহ মানি চলাই নহয় বৰঞ্চ নিয়মসমূহ প্ৰণয়নতো অৰিহণা যোগাইছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভাষা, সংস্কৃতি, সভ্যতাৰ প্ৰতি থকা গৌৰৱে এটা জাতিৰ আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিকে সূচায়। আৰ্থিক, মানসিক আৰু সাংস্কৃতিক সকলো দিশতো ভাৰতক শক্তিশালী কৰি তোলাত চৰকাৰে বৰ্তমান মনোনিৱেশ কৰিছে। শ্ৰীসিঙে লগতে কয় যে ডিগ্ৰী বিতৰণৰ বাহিৰেও বিশ্ববিদ্যালয়সমূহৰ জাতি গঠনৰ লক্ষ্য থাকিব লাগে। শিক্ষানুষ্ঠানসমূহে ন্যায়, সমতা, স্বাধীনতা, ভাতৃত্ববোধৰ আদৰ্শৰ প্ৰতি দায়বদ্ধ জাতি গঠনত আকৰ্ষণ থকা যুৱক যুৱতীসকলক বাদ দেখুৱাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসিঙে লগতে যোৱা 12 বছৰত ভাৰতত শিক্ষাৰ মানদণ্ড, ব্যয়সাধ্যতা উন্নতি হৈছে বুলি মত প্ৰকাশ কৰিছে। গৱেষণাৰ ক্ষেত্ৰখনত ব্যয় দুগুণ বৃদ্ধি পাইছে আৰু 34 বছৰৰ পাছত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিৱৰ্তনে ভাৰতীয় যুৱক যুৱতীসকলক বহুতো ষ্টাৰ্টআপ আৰু উন্নত প্ৰযুক্তি সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে।
1: पिछले 12 वर्षों में शिक्षा की क्वालिटी एसेसिबिलिटी और अफोर्डेबिलिटी बढ़ी है। भारत का रिसर्च एंड डेवलपमेंट एक्सपेंडिचर पहले के कंपेरिजन में दो गुना हो गया। 34 ईयर्स में पहली बार हमने नेशनल एजुकेशन पॉलिसी बनाई है। शिक्षा के क्षेत्र में हुए बदलावों और अच्छी पॉलिसीज का ये परिणाम है कि आज देश के नौजवान स्टार्टअप खड़े कर रहे हैं, यूनिकॉर्न कंपनियां बना रहे हैं। 2015 में हम ग्लोबल इनोवेशन इंडेक्स में 81वें स्थान पर, हमने अब 38वें स्थान पर अपनी पहुंच हासिल कर ली है।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ব কোম্পানীসমূহে নিজৰ যোগান শৃংখলা আৰু মূলধন আবণ্টনৰ পুনৰ মূল্যায়ন কৰাৰ লগে লগে ভাৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিচালনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকাৰ চিকাগোত আগশাৰীৰ বিনিয়োগকাৰীসকলৰ সৈতে হোৱা এখন উচ্চ পৰ্যায়ৰ বৈঠকত এইদৰে মন্তব্য কৰে। তেওঁ ভাৰতৰ বিনিয়োগৰ স্থায়ী অৰ্থনৈতিক বৃদ্ধি, দক্ষতা, বিশ্বমানৰ আন্তঃগাঁথনি, প্ৰযুক্তিগত উন্নতি আৰু এক দশকৰ ধাৰাবাহিক সংস্কাৰ নিহিত হৈ আছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ লগতে আধাৰ, UPI, ডিজিলকাৰ, ONDC আৰু ইণ্ডিয়া ষ্ট্ৰাককে ধৰি ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে জনসংখ্যাৰ পৰিসৰত এখন মঞ্চৰ সৃষ্টি কৰা বুলি প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমণে আঙুলিয়াই দিয়ে যে জিপছ IFSC-য়ে ভাৰতৰ সৈতে বিশ্বৰ পুঁজিক সংযোগ কৰা আন্তঃৰাষ্ট্ৰীয় বিত্ত কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আত্মনিৰ্ভৰ ভাৰত আৰু আইডেক্সৰ দৰে পদক্ষেপৰ ওপৰত আলোকপাত কৰি শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতে ড্ৰোন, স্বায়ত্তশাসিত ব্যৱস্থা আৰু অন্যান্য উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰি তুলিছে। তেওঁ বিশ্বৰ অংশীদাৰীসকলে সমবিকাশ, সম উৎপাদন আৰু নিৰ্মাণৰ বাবে ভাৰতক বিশ্বৰ বজাৰৰ সেৱা হিচাপে গঢ়ি তুলিব পৰা মঞ্চ হিচাপে চাবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে কাইলৈ কেৰালামত উপস্থিত হ'ব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেৰালামৰ অন্যতম পুৰণি নৌকাদৌৰ প্ৰতিযোগিতা আৰণমূলা জল মহোৎসৱ উদ্বোধন কৰিব। পাছত তেওঁ তিৰুৱনন্তপুৰমত ৰাজ্য চৰকাৰে আয়োজন কৰা ওনাম পৰ্যটন সপ্তাহত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। দেশৰ চহকী ক্ৰীড়া ঐতিহ্যৰ উদযাপন আৰু জনসাধাৰণক খেল ধেমালিত নিয়মীয়া জীৱনশৈলীৰ অংশ কৰি লোৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। এইবেলি শ্ৰদ্ধা জ্ঞাপন, খেলা আৰু অগ্ৰসৰ হোৱা এই তিনিটা স্তম্ভৰ অধীনত তিনিদিনীয়া ৰাষ্ট্ৰজোৰা অভিযানেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে। এইবাৰ খেলপথাৰত এঘণ্টা আহ্বানেৰে এই দিৱস উদযাপন কৰা হৈছে। ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচন্দৰ প্ৰতিভাই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈও শুভেচ্ছা জ্ঞাপন কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নেপালৰ ৰাষ্ট্ৰপতিয়ে নেপালে পোৱা বিদংগী বানৰ পৰিপ্ৰেক্ষিতত ভাৰতে আগবঢ়োৱা সাহায্য আৰু সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই বিদংগী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি পাইছে। ভাৰতে কেৱল এটা বৃহৎ অৰ্থনীতি হিচাপেই নহয় বৰঞ্চ নিজৰ সভ্যত

0: সভ্যতা সংস্কৃতি আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিচালনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব আৰু কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত কৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালা অনুষ্ঠানটি। আজিৰ বিষয় শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা। দ্বিতীয় খণ্ডটি আজি শুনিবলৈ পাব। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট স্বৰোৎবাদক তৰুণ চন্দ্ৰ কলিতা, শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী প্ৰজ্ঞান বৰুৱা। অনুষ্ঠানটি আধৰিব আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, বাণীবন্ধন তথা সম্পাদনা সহযোগী মৰমী দেৱী। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব উৎকলিকা ডেকা, দেৱাহুতি ৰাজবংশী, স্নেহা দেৱী ভৰদ্বাজ, আয়েশা সিদ্দিকী, ডলি দাস, হিমাশ্ৰী শৰ্মা, নেহা ভাগৱতী আৰু দিয়াক্ষী দত্ত।
2: শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আৰু এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। যোৱা খণ্ডত আমি কথা পাতিছিলো শাস্ত্ৰীয় সংগীতৰ বিষয়ে। শাস্ত্ৰীয় সংগীতৰ চৰ্চা যোৱা খণ্ডৰ আমাৰ মূল বিষয় আছিল, কিন্তু এটি খণ্ডত এই গোটেই কথাখিনি সামৰি লোৱাটো সম্ভৱ নহয়। যুৱ প্ৰজন্মৰ কণ্ঠশিল্পীসকল অধীৰ আগ্ৰহেৰে আকাশবাণীলৈ আহিছে। তেওঁলোক যোৱা খণ্ডত যিসকলে ভাগ ললে তেখেতসকলকো আমি এই খণ্ডত অংশগ্ৰহণৰ সুবিধা কৰি দিছো, যাতে এই গোটেই কথাখিনি গম পায়। নতুনকৈ আমাৰ সৈতে সংযুক্ত হৈছে উৎকলিকা ডেকা, হিল্লুল বেজবৰুৱা, স্নেহা দেৱী ভৰদ্বাজ, নেহা ভাগৱতী, হিমাশ্ৰী শৰ্মা, ডলি দাস, আয়েশা সিদ্দিকী আৰু ইয়াৰ আগৰ খণ্ডত যিসকল আছিলে তাপসী তালুকদাৰ, দেৱাহুতি ৰাজবংশী, তৃষ্ণা ডেকা, সঞ্জীৱ দাস, দিয়াক্ষী দত্ত, ৰীবা আমিন, দীপান্বিতা গোস্বামী, উষা দাস, তেওঁলোককো আমি এই খণ্ডত একেলগে বহিবলৈ অনুৰোধ জনাইছো। বাণীবন্ধনত মোক সহযোগ কৰা মৰমী দেৱীক আকৌ এবাৰ আদৰণি জনাইছো। আকৌ আজিৰ এই খণ্ডতে দায়িত্ব ল'ব লাগিব। যোৱা খণ্ডৰ দৰে এইবাৰো আমি আমাৰ অতিথিৰূপে আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট স্বৰোৎবাদক, আমাৰ শ্ৰদ্ধাৰ তৰুণ চন্দ্ৰ কলিতাদেৱ, তেখেতক আদৰণি জনাইছো।
3: নমস্কাৰ।
2: শাস্ত্ৰীয় সংগীতৰ এগৰাকী গুণী শিল্পী প্ৰজ্ঞান বৰুৱা, তেখেত দুয়োগৰাকীৰে আকাশবাণীৰ সৈতে এক দীঘলীয়া সম্পৰ্ক, আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো। যোৱা খণ্ডত যিহেতু শাস্ত্ৰীয় সংগীতৰ আমি কিছু চৰ্চা কৰিলোঁ, কিছু কথা আমি জানিলোঁ, যদি কোনো অংশগ্ৰহণকাৰী মনত কিবা যদি প্ৰশ্ন উদয় হৈছে তেওঁলোকে সুধিব আৰু আমি আশা কৰিম যে ভয় ভয়কৈ নহয়, সম্পূৰ্ণ খোলা মাতেৰে কথাবোৰ ক'ব, যাতে শ্ৰোতাসকলৰ মাজলৈ বাণীবন্ধন কৰা এই ৰূপটো যাতে শ্ৰোতাসকলৰ মাজলৈ ভালকৈ যায়। সৰুকৈ ক'লে তেওঁলোকেও বুজি নাপাব নহয় জানো, গতিকে সকলোৱে ডাঙৰকৈ কথাখিনি ক'ব আৰু মই আপোনালোকৰ আৰু সমল ব্যক্তিৰ মাজত হেঙাৰ হৈ নাথাকো। তৰুণ চন্দ্ৰ কলিতাদেৱ আৰু প্ৰজ্ঞান বৰুৱাদেৱক আকৌ এই খণ্ডটি আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো।
3: নমস্কাৰ। আমাৰ দ্বিতীয় খণ্ডটি আমি কি ধৰণে ৰিয়াজ কৰিব লাগে, বিশেষকে পাল্টা, সাধাৰণতে আমি এটা কিবা ৰাগ বা কোনোবা এটা থাটক লৈ পেলাই আমি ৰিয়াজ কৰোঁ। থাটক লৈ কৰিলে ভাল, বা দুটা থাট যদি একেলগ কৰি আৰোহণত বেলেগ এটা থাট, অৱৰোহণত বেলেগ থাট, ৰিয়াজৰ প্ৰথম যিটো মুখ্য কৰিবলগীয়া কাম, কিমান লাহে লাহে মই গাব পাৰিম, সৰুকৈ নহয় লয়ৰ কথা কৈছোঁ, কিমান কম লয়ৰে মই আৰম্ভ কৰোঁ, খৰকৈ গালে এনেকুৱা লাগে যেন শুদ্ধই হৈছে গোটেইখিনি, হয়নে? লাহে লাহে গম পোৱা গালে গম পোৱা যায় ত' এইটো নহ'ল, বা বেলেগ এটা ল'ৰা বা কোনোবা ছোৱালী তোমালোকৰ লগত বোলে তই এইখিনি লাহে লাহে গাচোন, কম স্পীডত গাচোন, দেখিব কম স্পীডত গাব বোলে, বেছি স্পীডত গালে যিবিলাক ঢাক খাই যায় কম স্পীডত সেইবিলাক ওলাই
4: পোৱাটো টান কিছুমান,
3: সেইকাৰণে যি এটা ফ্ৰেজ, যিকোনো ফ্ৰেজ ল'বা কিমান কম লয়ত, আজিকালি মোবাইলত তবলাও পায়, তানপুৰা পায়, তবলাটো টিক টিক টিক টিক এইটোও লয় হ'ব পাৰে, টিক টিক টিক টিক এইটোও হ'ব পাৰে, সেই লয় ঠিক কৰি লৈ সেই লয়ে লয়ে এইফালে তানপুৰা শ্ৰুতি মোৰ কাণত লৈ অকল হয়তো চাৰি গামাকে গাম, যদিহে চাৰি মাত্ৰাত লৈছোঁ, কিমান লৈছোঁ, অতি কমে 1 ঘণ্টা, সম্ভৱ নহয়, প্রথম দিনা মই দহ মিনিট গাম।

0: সপ্তাহ পাছত 20 মিনিট কৰিম। কম লয়ত যেতিয়া বস্তুটো ভিতৰত সোমাই যায় সি কেতিয়াও বেঘূৰা নহয়। এইটো মই কোৱা কথা নহয়, মানুহে যদি 16 ঘণ্টা 18 ঘণ্টা ৰিয়াজ কৰে এইবিলাক কথা ৰিয়াজ কৰে। সূক্ষ্মাতি সূক্ষ্মতাৰ যিটো ৰূপ, মই আমি আশা কৰিম যে তোমালোকে কথাখিনি গুৰুত্ব প্ৰদান কৰি যদি ৰিয়াজটো কৰা ফল কিন্তু নিজেই পাবা। এতিয়া আমি এটা বেলেগ চেপ্টাৰ লৈ আহোঁ। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাগৰ প্ৰভাৱ সৰ্বত্ৰ বিদেশত বহুত বেছি। অসমীয়া গান ৰাগাশ্ৰয়ী বা ৰাগৰ ওপৰত আধাৰিত গান আমি জানো নেকি? নিশ্চয় দুই এটা থাকিব লাগে, জানানে? যিকোনো গান গাব লগা হলে গীতিকাৰ আৰু সুৰকাৰৰ নাম শ্ৰদ্ধা সহকাৰে লোৱাটো আমাৰ প্ৰধান কৰ্তব্য আৰু পবিত্ৰ কৰ্তব্য। তেওঁ যদি এইটো সুৰ নকৰিলেহেঁতেন, যিকোনো সুৰকাৰৰ কথাই কৈছে, এইটো অসমীয়া এটা বৰ ধুনীয়া গান, সুন্মা চিনেমাত গাইছিলে সুৰকাৰ ৰমেন বৰুৱা ছাৰ, তাৰো আগত মুক্তিনাথ শৰ্মা বৰদলৈ আৰু
1: কিৰণ বৰুৱা, তাৰপিছত কমলা বন্দ্যোপাধ্যায়জী,
0: আমি বৰদলৈ শৰ্মা বৰদলৈ যে
1: গীতিনাথ শৰ্মা,
0: গীতিনাথ শৰ্মা আমাৰ বৰুৱা ছাৰে গাই শুনাব, আমি সেই ৰাগটো লৈ
1: আগতে মানে আমাৰ যিখিনি পুৰণা মানুহ আছিলে তেওঁলোকে বাহিৰত যায়তো শাস্ত্ৰীয় সংগীত শুনি আহে, শুনি সেই প্ৰভাৱটো তেওঁলোকৰো পৰিছিলে। তাৰমানে কিছুমান গান আছিলে, খুব বেছি নাই কিন্তু আমাৰ অসমীয়া, কিন্তু খুব কম আছে কিছুমান গান। কেদাৰ শিকিছেনে চলনগীত? কেদাৰ চলনগীত কেনেকুৱা?

0: এই গানটো শুনিছিল তোমালোকে শুনিছিলা নে? গাবাচোন ক'ৰবাত পালে। এইবিলাক গানে হয় কি আমাকো হেৰি কৰে, প্ৰতিনিধিত্ব কৰে জাতিটো। অসমীয়া গানো এনেকুৱা গান আছে
1: আৰু এইবিলাক গান মাজত আলাপ গাই দিব পাৰা, স্বৰম গাই দিব পাৰা,
0: স্থায়ী অন্তৰত হাত দিয়াৰ অধিকাৰ আমাৰ নাই। তাৰ মাজত এই যে ইণ্টাৰলিউড বাজে, প্ৰিলিউড বাজে, সেইখিনি আমাৰ মতে কৈ লওঁ যে আমি তিনিজনীয়ে গাম, তাৰানা কৰি মাজত তাৰানাৰ দৰে শব্দবিলাক যিকোনো, সেইকাৰণে আমাৰ এই বস্তুটো মানে মেলডি পাৰ্টটোত ইমান বেছি গুৰুত্ব দিয়া হয় ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চ'লো মেলডি। আৰু এটা গান আছিলে মোৰ হেৰিৰ পৰা ওলাই গ'ল, তুমিয়ে গাইছিলে
1: খাৱাজ।

0: ইবাছে পাছখিনি এইটো এনেকুৱা ধৰণৰ ভালেকেইটা ইয়াৰ অন্তৰ্গত আছে। তাৰপিছত হিন্দী চিনেমাৰ কথা কওঁ ধৰণ আমি সেই সেইফালে নাযাওঁ, আমাৰ কি কি আছে সেইখিনি কয়। আৰু এইটো কি গালো তুমি দেশৰ
1: দেশৰ আছিলে
0: এইটো সোণমাৰে না ৰমেন বৰুৱা ছাৰৰ এইটো গান তুমি পঢ়িছে নে পঢ়া নাই নাজানো কি আছিল।

0: পারে জীবন নদী বান্ধু মোৰ নাও, শুনানে? বাগেশ্বৰী ৰাগৰ ওপৰত আধাৰিত ৰমেন বৰুৱাৰ কোন পাৰে জীৱন নদী বান্ধু মোৰ নাও, বৰ ধুনীয়া গান। কেইটাৰ আৰু আছে গান, হাৰদি ৰাণী তোমাৰ হেনো নাম, ৰাগটোৰ ৰূপ এটা দেখা পায়,
1: খালি স্থায়ীটোত অকণমান এইখিনিত আছে আৰু। পিছত
0: আমি যে ৰাগাশ্ৰয় বুলি কওঁ, একদম শুদ্ধ ৰাগৰ ৰাগৰ শুদ্ধতা বজাই ৰাখি গোৱা গানৰ সংখ্যা কম। তাৰে ভিতৰত এটা আছে মানে তাৰে পাতা হৰিদাৰ চন্দা গোৱা, যিটো বাজিবাৰা চিনেমা একদম শুদ্ধ মাল কৈছে। হেৰিততো আকালে নাই, কি বুলি কয়, ভৈৰৱীত দু হাঞ্চ কি যৌৰা বিষৰে গায়ৰে গাজিয়াব ভৈৰা আমাক দাদা দাদা ৰে, এইটো ভৈৰৱ ভৈৰৱী ভালকৈ চিন্তা কৰিলে বহুত ওলাব। যেনেকে নেইনমে বদৰা ছায়ে ছায়াম্বল ছবিত সেইটো ভীমকল আছে জগত। কথাটো হৈছে শাস্ত্ৰীয় সংগীতত এনে কি মধুৰ আছে যিটো বস্তু বেলেগত নাই। দত্তজী ঢুকোৱাৰ প্ৰায় ছমাহমান আগত নেকি এটা ইণ্টাৰভিউ শুনিছিলোঁ, তাত কৈছে যে লতাজী আপোনাৰ কি বুলি ক'ম, আপোনাৰ পাবলগীয়া গতি যদি সজাবলগীয়া হয় এখন খেলপথাৰ হ'ব, আপোনাৰ কিবা মনত ভাৱ থাকিলনে যে এনেকুৱা কাম এটা মই গুৰুত্ব নিদিলোঁ বা কিবা, যে মোৰ এটা দুখ থাকি গ'ল লগত যাব, মই খেয়াল গাব নোৱাৰিলোঁ, যেনেকৈ গাব লাগিছিলে এই ধৰণে তেওঁ এই ধৰণৰ সুগম সংগীতত তেওঁৰ যিটো প্ৰাণ মন গতি মন প্ৰাণ খপি দি পেলাই গ'লে তেওঁ নিজ মুখে কোৱা কথা যে মই শাস্ত্ৰীয় সংগীতত খেয়াল গাবলৈ খুব ইচ্ছা আছিলে মই নোৱাৰিলোঁ। ৰাগত হয় কি, ইয়াতে স্বাধীনতা ইমান বেছি সেইখিনি ভিতৰত থাকি আমি যিবিলাক বাণীবন্ধন হোৱা গান শুনো, গানবিলাকত আমাৰ স্বাধীনতা নাই, টিং টিং টিং গানটো ধৰিব লাগিব, হয়নে? তাৰপিছত ধৰাৰ পিছত স্থায়ী শেষ হ'ল দিৰে দা ৰে দিৰে দা ৰে দা তিৰে দা কিবা কিবি আৰু বিৰাটে ৰাণ এটা হৈ গ'ল।

0: দেশকারত অবরোধটো আরোহী বৰ্গত যায়। দেশকারত ধৈবত হল
1: ধৈবস্ত্ৰ
0: মুখ্য
1: স্বৰ।
0: ভূপালীত গাৰিচা নহ'ব, গাৰিচা হ'লে আমি সুত কল্যাণৰ পৰা তাক অলপ আঁতৰাই অনাটো কষ্টকৰ হয়। সেইকাৰণে ৰে গা ৰে গা চা, গাৰিচা নহ'ব, গা ৰে গা চা, এইটো হ'লে সুত কল্যাণৰ পৰা আমি তাক আঁতৰাই আনিব পাৰিম। এইবিলাক সৰু সৰু কথা যেন লাগে, এইবিলাক ডাঙৰ কথা। তোমালোক লগত যে মই যোৱা তিনিদিন একোৱেই কৰা নাই, এই পঢ়ি আছো, ভাতো খোৱা নাই।
1: ক্লাছিকেল বুজি নাপাব কৈ পেলাই ডাইৰেক্ট হেৰি হৈ যায়, চাইড হৈ যায়, ক্লাছিকেল নুশুনেই তাৰমানে। কিন্তু মই কওঁ শুনিলেহে বুজি পাবি, মেইন ইউ লেছন। আমিনো ৱেষ্টাৰ্ণ মিউজিক কি বুজি পাওঁ, তাতে শুনোতো কি বুজি পাওঁ, তাত কি কৰ্ড লাগিছে, কি এডেড কৰ্ড লাগিছে, কি
0: চবেই শুনিব লাগে। মোৰ কাৰণে কোনটো উপযোগী, চব শুনিব লাগে। মোৰ কাৰণে উপযোগী কোনটো, মোৰ মনে কোনটো বিচাৰি আছে। ঘৰত তাৰমানে নাই কিহৰ শাস্ত্ৰীয়, নাই নাই মই লোকসংগীতহে ভাল পাওঁ, মই চুফি ভাল পাওঁ, মই গজল হেৰি কৰি ভাল পাওঁ, মই

0: মানে এনেকুৱা গান মই ভাল পাওঁ, কিন্তু মই ইচ্ছা কৰি ভাল পোৱাটো নহয়, ইনষ্টিংক্ট এটা ভিতৰৰ পৰাই সি মোক কয় যে তই এইটোৱে ভাল। মই চৰতখন বজাবলৈ নিশিকি চেতাখন নধৰিলোঁ কিয়, সেইখনত মোটামুটি একেই ধৰণৰ বাঁহাতত দি হেৰি কৰে, হোঁহাতেৰে ষ্ট্ৰাইক কৰে, চৰতখন কিয় ল'লোঁ গম নাপাওঁ। কিবা কাৰণত এইখনৰ প্ৰতি মোৰ আগ্ৰহ, মই আকৃষ্ট বেছি হ'লোঁ, মোৰ একাত্মবোধটো এইখনত বেছি। গতিকে গান কি গোৱা সেইটো ডাঙৰ কথা নহয়, গান আমাৰ হয় কি জানানে, ষ্টেজত কি গাম সেইটোহে। ষ্টেজত গান গাই 98% মান ল'ৰা ছোৱালী ফ্ৰাষ্ট্ৰেটেড হৈ যায়, সেই গানটোৱে গাওঁ নেকি ভাই, ইমান হুলস্থুল সিহঁতৰ। আজিকালি গান চাব, আজিকালি গান শুনিবলৈ নাজানে নহয়, চাবহে যায়, চকুৰে শুনে আজিকালি। গানটো হেৰি লাগিব, ভিডিঅ' নালাগিব, নালাগিব। গতিকে এই ইমান হুলস্থুল এহেঁতেন, এই বেছখন ইমান কিয় বেছিকৈ থাকিলে, এই মই সেইটোতো পোৱাই নাই ভাই, বাঁহীৰ পিছটো কাণত নালাগিলে। গান নিজৰ কাৰণে সুন্দৰকৈ বহি চকু মুদি যিকোনো এটা ৰাগ ভাবি যি ৰাগ শিকিছোঁ, ৰাগৰো দৰকাৰ নাই। কোনোবাই যদি চাৰ পৰা পালৈকে শুদ্ধ শ্ৰুতিত গাব পাৰে, এঘণ্টাৰ টোপনি তাতে কাম আহে, খুব টান। কৈ দিয়াটো সহজ, মোৰ আজি 35 বছৰীয়া যি যাত্ৰা মানে এখেতৰ লগত, আজিও মই ভবাৰ দৰে বজাব পৰা নাই। আৰম্ভ কৰোঁতে ভাৱটো বেলেগ আছিল, তেতিয়া বয়স কম আছিল, বয়স বাঢ়িলে নিজৰ লগত মিলাই চোৱাচোন। তুমি যেতিয়া প্ৰথম গান শিকিব খুজিছিলা সেই সময়ৰ তুমি জানি আৰু আজি পাৰ্থক্য নাই জানো, হেৰি মেচিউৰিটি অহা নাই জানো। তুমি কিবা এটা অতি মোৰ ফালে বাৰে বাৰে এনেকৈ চাই আছা যে মোক প্ৰশ্নটো সুধিব দিবনে নাই, কোৱা।
1: হয় ছাৰ, মোৰ এটা প্ৰশ্ন আছিলে আপোনালৈ। আমি যে ৰাগসমূহ গাওঁ, ৰাগসমূহৰ ছাৰ একোটা সময় নিৰ্ধাৰিত সময় থাকে, যেনে ধৰক আমি মালকোষ ৰাগৰ ৰাতিৰ তৃতীয় প্ৰহৰ, সেই সময়বোৰ ছাৰ কিয় নিৰ্ধাৰিত থাকে ৰাগসমূহৰ ক্ষেত্ৰত?
0: বঢ়িয়া ছাৰ, কওক।
2: ৰাগৰ মাথনি কৈছিলে, ৰাগৰ মুড, ৰাগৰ চলন, ৰাগৰ স্বৰ সংগতি লৈ, এইটো এতিয়াৰ নহয়, আগৰ দিনতেই ঋষিমণিবিলাকে কৰি গৈছিলে।
0: চ' নাইচ।
2: যেনে ৰাগৰ ভৈৰৱৰ যিটো এটা মেলডি বা গোৱা কানিয়া ফিল এটা, মানে ৰাতিপুৱা উঠি মানুহ কি হয় অলপ কানিয়া লাগি নাথাকে জানো, চ' সেই ৰাগৰ নেচাৰটো তেনে। গতিকে ৰাগ মাৰোৱা ইভিনিং হয়,
0: মাৰোৱাৰ টু লাইট,
2: টু লাইট মাৰোৱাৰ ৰেটো কিন্তু আমি যিটো এনেই ভাবি চিম্পল ৰেটো নহয়, কিন্তু মাৰোৱাৰ ৰেটো কিন্তু তাৰ অলপ বেলেগ ধৰণৰ, বিৰাট টান ল' ফালে আহে। চ' সেইটো মানে কি হয়, মানুহ আবেলি কাম চাম কৰি ঘূৰি আহে, ভাগৰ লাগে, চ' সেইকাৰণে মানুহ মানে লেথাৰ্জি হৈ থাকে অলপ, মানে ভাগৰ লাগে। তো এই ৰাগবিলাকৰ মেলডিক ফ্ৰেজবিলাক লৈ তৰুণাই ভালকৈ বুজাই দিব, মই চিম্পল ভাষাত বুজাইছোঁ। চ' তেনেকৈ টাইমবিলাক ফিক্স কৰা হৈছে, ইভিনিং আমাৰ ভাল লাগে অলপ শুদ্ধ স্বৰ থকা ৰাগ, তীব্ৰ মধ্যম থকা ৰাগ, ইভিনিঙত চবৰে মেজৰিটি ৰাগ হয়, মেজৰিটি ইভিনিংতে মই ৰাগ মানে গধূলি হয়, মেজৰিটি অফ দেম তীব্ৰমা থাকেই,
0: কল্যাণ থাক,
2: কল্যাণ থাক। তেনেকৈ তেওঁলোকে তেতিয়াৰ দিনতেই বস্তুটো তেনেকৈ ফিক্স কৰিছিলে। আৰু এতিয়া আমাৰ গাঁৱতে গাঁৱতে গাঁৱতে কোনোবা সেইটো ৰাতিপুৱা মালকোচ গাব পাৰি, কিন্তু সেই ফিলটো বিচাৰি নাই, যে তৰুণে অলপ ভালকৈ বুজাই দিব।
0: মই আৰু ক'ব লাগিবনে নে হৈছে কথাখিনি?
1: হৈছেনে?
0: তথাপি অলপমান কওঁ। আমাৰ শাস্ত্ৰ মতে 24 ঘণ্টা কেইটামান প্ৰহৰত ভাগ কৰি থোৱা আছে, দিনৰ 4টা প্ৰহৰ, ৰাতিৰ 4টা প্ৰহৰ। আৰু এইটো আজি হঠাতে কৰা নহয়, পূৰ্বজৰ পৰা পুৰণি কালৰ পৰা চলি আহে। এইটো প্ৰমাণ হিচাপে আচলতে প্ৰহৰৰ অন্তত কি হয়, এটা প্ৰহৰ শেষ হ'ল, আন এটা প্ৰহৰ আৰম্ভ হ'ল, তাতে আমাৰ আমি কেনেকৈ গম পাওঁ? সুৰৰ জৰিয়তে হেৰি কৰাটো ইমান সহজ নহয়, আমাৰ দৰে যি সংগীতৰ ছাত্ৰৰ দ্বাৰাই সম্ভৱ নহয়। তোমালোকে যদি এখন ডাঙৰ ফুলৰ বাগিচাত বিভিন্ন ধৰণৰ ফুল ফুলি আছে, ৰাতিপুৱা যদি ঘড়ীটো চাবা 6টা বা 9টাৰ ভিতৰত আমাৰ প্ৰথম প্ৰহৰটো বুলি কোৱা হয়, মন গোটেই বাগিচাখনত ফুলি থকা ফুলৰ ভিতৰত এটা নিৰ্দিষ্ট ৰং চবতকৈ উজ্জ্বল হৈ আছে, সিয়েহে মই দৃষ্টি আকৰ্ষণ কৰি আছে। চাই থাকোঁতে থাকোঁতে থাকোঁতে এটা সময় অ' এই ফুলটো সি দেখোন তাৰ উজ্জ্বলতা সেইটোতকৈ অলপ বেলেগ দেখোন, সি অকণ মূলাং কৰিল, ই স্পষ্ট হ'ল। সময়ৰ প্ৰহৰৰ ভেদে ৰঙৰ সলনি হওক, ভাৱৰ সলনি হওক, সেইবাবে ঋষিসকলে
2: এই ভাৱটো লৈ সুৰবিলাক দে।

0: কেনেকুৱা সময়ত কি হ'ব লাগে
1: এইটো বাৰু ঋষি মুনিয়ে সংগীতক আলম কৰিছিল নেকি মই আকৌ তেনেকৈ ভাবোঁ মইতো মোৰ ফালে আহিবই লাগিব মই সংগীতৰ হেৰি প্ৰতিনিধিত্ব কৰিব লাগিছোঁ এই কথাকেই মই এটা প্ৰবন্ধত লিখিছিলোঁ গাঁৱৰ মানুহকেইটা মানে কথাটো চিন্তাটো সজ বুলি কৈছে ছোৱালীবিলাকে আৰু সোনকালে বুজি পাব ৰাতিপুৱা ক'ৰবালৈ যাবা মই স্কুল কলেজ বাদ দিব লাগিছোঁ ৰাতিপুৱা যিযোৰ কাপোৰ পিন্ধিবলৈ মন যাব পিছদিনা আবেলি আকৌ বেলেগ এটাত সেই লগৰ এজনীৰ লগত বা দুজনীৰ লগত আবেলি যোৱাৰ সময়ত কিন্তু ৰাতিপুৱা পিন্ধা ৰংটো মই নিপিন্ধোঁ কিয় এইটো প্ৰহৰৰ ভেদ যে সি মই আকৰ্ষিত হয় সেই ৰংটোৱে মূলত ৰং ৰঙৰো ভাষা থাকে ৰঙৰো কথা থাকে আমি বুজি পাব লাগিব আৰু কিবা কাক সুধিলে কিন্তু মানুহে কথা জনা নাই ভুল হ'ব তাতকেতো একো নাই ভুল হ'লে মোক পৰৱৰ্তী হেৰি ৱৰ্কশ্বপত নামাতিব তেনেকুৱা কথাও নাই ভুল হ'লেহে কাম কৰিলে ভুল হয় কাম নকৰিলে ভুল নহয় মই কৰা এনেহে কওঁ কি ভুল হ'ব ভুলৰ শুধৰণি কৰাটোৱে আমাৰ জীৱনৰ উদ্দেশ্য হ'ব লাগে জীৱনটো সুৰীয়া হ'ব লাগে কেনেকুৱা সুৰীয়া ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দৰে কাৰো সহায় নোলোৱাকৈ মই তানপুৰাখন বজাই দিম চকুমুদি মই হেৰি গাম চুত কল্যাণ গাম মই বিৰাট ভাল পাওঁ পাবই পাৰে তেওঁ কৈছে চুত কল্যাণ মই ইমান গাম গাবই পাৰে সেই পূৰ্ণতা পোৱাত সংগীতে সহায় কৰে সংগীত জীৱনৰ শ্ৰেষ্ঠ লগৰী বুলি মই ভাবোঁ মই এইখনক অভিমানী প্ৰেমী বুলি কওঁ অভিমানী প্ৰেমিকা এদিন যদি ডেট নিদিওঁ পিছদিনা মোক ভূখণ্ডাই থাকে তাৰ মানে হেৰি হয় ডিষ্টিং হয় যদি কেইদিনমান নবজাওঁ মামৰ দৰে মই তাক কিমান সময় দিছোঁ আমি পোৱাতহে গুৰুত্ব দিওঁ দিয়াত গুৰুত্ব নিদিওঁ মই কিমান পাইছোঁ নহয় মই কিমান দিছোঁ মই যিমান সময় দিম কণ্ঠটো কণ্ঠটোৱে মোক সিমান সময় দিব কোনদিনা দিব ধৰা বন্ধা নিয়ম নাই কি নিৰবিচ্ছিন্নভাৱে মই লাগি থাকিব লাগিব কিয় হোৱা নাই আব্দুল কৰিম খাছৰ নাম শুনিছা তোমালোকে ময়ো শুনিছোঁ হয় নাই মইতো ভোকেলৰ নহয় মই কিয় শুনিব লাগে ফিৰোজ দস্তুৰৰ নাম শুনিছা নাই মই শুনিছোঁ কিৰাণা ঘৰণাৰ ছেমিনাৰ এখন হৈ আছিল কেলকাতাত ৰামকৃষ্ণ মিছন কালচাৰেল চেণ্টাৰত মই দৰ্শক বৰষাৰী ফিৰোজ দস্তুৰ বিখ্যাত পণ্ডিত মানুহ এজন নাম হোৱা নাই বহুতত দেই বহুত আমাৰ ভাৰতবৰ্ষৰ
0: বহুত আৰ্টিষ্ট আছে
1: বহুত আৰ্টিষ্ট আছে নাম চাম তেওঁ ক'লে যে মই অনুষ্ঠান চাবলৈ গ'লোঁ এগৰাকী মহিলাৰ মই তেতিয়া বিয়া কৰাইছোঁ মাত্ৰ পৰিবাৰকো লগত লৈ গৈছোঁ মানুহ এগৰাকী বহিল নিগৰতকৈও ক'লা কাৰণ মই নতুনকৈ বিয়া কৰাই গৈছোঁ সুন্দৰী পত্নী গতিকে ক'লাত আকৌ ৰহণ চলিছে এই আমাৰ কেৰাহীৰ তলৰ ছাইত মিঠাতেল দিলে যিটো হয় সেই মানুহজনে বহিল তানপুৰাখন হেৰি কৰিলে দুদিনমান পাছত দেখিলোঁ সিমান ক'লা নহয় মানুহজনী যিমান ক'লা বুলি ভাবিছোঁ ক'লা হয় শ্ৰীমতীক এবাৰ ক'লে আৰু চাৰি পাঁচ মিনিটমান পাছত চাই দিলে চচমাযোৰত গণ্ড মিলে মানুহজনীতো ক'লা নহয় তেওঁ গান গাই আহি আছে সেই গানে তেওঁ দৃষ্টিভংগী নিজৰ ভিতৰখন ইমান সুন্দৰ হৈ গ'ল যে তেওঁ সঁচাই বাহ্যিক ৰূপৰ সেই তিৰোতাগৰাকী ক'লা বৰণৰ তেওঁ ক'লা নহয় মইহে ভুলকৈ চাইছোঁ মোৰ চকুতহে ক'লা ৰংটো লাগিছে তেওঁ মনৰ অধিকাৰী হ'ব পাৰিব লাগে বিৰাট টান বিৰাট টান কৈ দিয়াটো সহজ কেইখনমান কিতাপ পঢ়িছোঁ এইবিলাক পঢ়িছোঁ অলপ মানুহ লগ পাইছোঁ মই আজিলৈকে শ্বৰ্টখন ভালকৈ টিউন কৰিব পৰা নাই এখন তানপুৰা টিউন কৰিলোঁ সেইখনক আধাৰ কৰি পলি কৰি মই শ্বৰ্টখন টিউন কৰি বজাই দিলোঁ দুইখনটো একেটা শ্ৰুতিতে আছে মই শ্বৰ্টখন বজালে তানপুৰাখন নিজে বাজি উঠিব লাগে যদি একেটা স্বৰ একে শ্ৰুতিতে আছে হয়নে পৰা নাই সেইটো পাৰিছিল বোলে স্বামী হৰিদাস বৃন্দাবনত দুখন তানপুৰা টিউন কৰে এখন বজাই দুই এখন বাজি থাকে দ্বিতীয় মই গাব দেখা তাৰমানে সেই শ্ৰুতিৰ কথা সুক্ষ্মাতি সূক্ষ্ম এটম প্ৰটম কিবা ইলেক্ট্ৰন থাকে নাই সেইবিলাক জীৱনটো খুণ্ড কৰাৰ কাৰণে সংগীত আটাইতকৈ শক্তিশালী মাধ্যম তাৰ পৰা বিচাৰিব নালাগে সি দিয়ে থাকে আমি বুটলিব পৰা নাই বুটলি আনি এই নকটা হীৰা টুকুৰাটো আছে আমাৰ

0: হীৰা নাকাটিলে তাৰ কোনো মূল্যই নাই, যিমান কাটিং ভালো সিমানে মূল্য হয়। গতিকে আমি সেইটো মনোভাৱ ৰাখি বেলেগ মুখত তোমাৰ গানেৰে যদি হাঁহি চব দেখা পোৱা নহয় তোমাৰ মন ভাগ্যৱতী কোনো নাই। তুমি গান গাই আছা, তেওঁলোকৰ ইমান হাহাকৈ হাঁহা নাই দেই, উজলি উঠিছে মানুহবোৰে, ইমান ধুনীয়া গাই আছা। আৰু কিবা
1: ঘৰানাৰ বিষয়ে অলপমান ক'লে ভাল পাব।
0: ঘৰানা মানে ঘৰানা বস্তুটোৱে চাপক, আজিকালি ঘৰানা বোলা শব্দটো
2: আজিকালি
0: নচলে,
2: মানে প্ৰযোজ্য নহয়গৈ আৰু আজিকালি
0: নচলাৰ কাৰণটো এইটো ইমান ডিজিটেল আজিকালি হেৰি আমাৰ ডিভাইচ হেৰি মিডিয়া কি বুলি কয় এইবিলাক আজিকালি ছ'চিয়েল মিডিয়াৰ উপায় হয়, এই শুনাৰ কাৰণে ইমান সহজ হ'ল মোবাইলটো লৈ দিলে ইউটিউবত অমুকৰ মাৰি কাৰ শুনিম অমুকৰ অমুকৰ লগত অমুক। আগতে আছিল কি যোগাযোগৰ কোনো ব্যৱস্থা নাছিল, তেনেকে বাণী বন্ধনৰ কোনো ব্যৱস্থা নাছিল। সেই সময়ত এইটো বহুত দীঘলীয়াকৈ ক'ব লগা কথা চুটিকৈ কৈছোঁ মই, সেই সময়ত মানুহবিলাকৰ যেতিয়া মন্দিৰ হেৰিৰ সংগীত যেতিয়া গুচি পেলাই মনোৰঞ্জনৰ দীঘলীয়া সংগীত আহিল, তেতিয়াৰ পৰা সংগীতে সেই ধ্ৰুপদী ভাৱটো হেৰুৱাল। ৰজা মহাৰজাৰ ৰাজ দৰবাৰত তেওঁ যেতিয়া ৰাজগায়ক ৰাজ নৰ্তক হিচাপে স্বীকৃতি পালে, প্ৰতিষ্ঠা পালে, সম্পত্তি পালে, জীৱন বেলেগ হৈ গ'ল, আগত বেলেগ আছিল। যিকেইজনে পোৱা নাই তেওঁলোকে চেষ্টা কৰি আছে যে ৰজাক মই কেনেকৈ ভালৰি লগাব পাৰিম। কেতিয়া হেৰি চায়েন চাই ডিঙিৰ মণিজাল মৌলে দৈল মাৰি দিব, সেই পৰ্যায়লৈকে আহিল। অহাৰ পিছত মাজত বহুত ঠাই এৰি দিলোঁ। এজন গুৰুৱে তেওঁ চেষ্টা কৰে তেওঁ নিজে এটা চাপ থাকক, এইটো অঁ এইটো কোন এইটো কাৰ এইটো প্ৰজ্ঞান বৰুৱা ছাৰ, অঁ হয় হয় তেওঁ এইটো বস্তুটো খুব কৰে, মানে কিবা এটা বস্তু এনেকুৱাকৈ কৰি থৈ দিছে সেইটো তেওঁৰ আইডেণ্টিটি, আৰু তেওঁ বিচাৰে যে এই বস্তুটো তেওঁলোকে এনেকৈ লৈ যাওক। কাৰ ঘৰৰ কাৰ ঘৰৰ পৰা আহিছে সেইটো এতিয়া নাই, এইটো কমিউনিকেশ্যন
2: আজিকালি আৰু চব খিচিৰি হৈ গ'ল।
0: আৰু কিবা সুধিব লগা আছে
1: গিটাৰত
0: কি কৰে জানা? আমাৰ ইয়াত কিন্তু ইয়ে ডি জি নহয়, আমাৰ ইয়াতে উত্তৰ ভাৰতত বজাই চাপা চাপা, দক্ষিণ ভাৰতত মাছা পাৰে নে মাছা মাছা মাছে বজাই, অলপ অলপ বেলেগ। চিতাৰ সৰোদ বিনা এইবিলাকক এইখন এখন বীণা, তাৰমানে ভাৰতীয় তাঁৰৰ বাদ্যযন্ত্ৰ বীণা বুলি কোৱা হয়। প্ৰথম বীণাখনৰ নাম হ'ল ধনু ব। 22 প্ৰকাৰৰ বীণা আছিল বুলি শাস্ত্ৰত উদ্ধৃত উদ্ধৃতি আছে। সেতাৰ বীণা সৰোদ এইবিলাকে গানক ফলো কৰে, যাৰ কণ্ঠ বেয়া মধুৰে অথচ বিৰাট আগ্ৰহ শিকাৰ, সি গানত নোৱাৰি কণ্ঠটো দুইবাৰ বাই ডিফল্ট

0: গলা এটা পোৱাটো কোনো ভাল গলা নিজাকে কৰিব নোৱাৰে, কাৰোবাৰ বেছি ভাল, এনেই গালে ভাল লাগে বাপটো ভাই, সেইটো তেওঁ নিজৰ বস্তু পাইছে। গতিকে যিহেতু বাদ্যযন্ত্ৰত প্ৰজ্ঞান বৰুৱা ছাৰে গোৱাখিনি তৰুণ কলিতাই বজাব, বজাবলৈ যাওঁতে কি কি কৰিলে ভাল হ'ব সেই এটা ইভালুৱেশ্যন হৈ গ'ল। চৰুতখনত আমি যে এটা ৰাগ বজাওঁ, এটা ৰাগ মানে এটা গান, এটা ৰাগ যিটো স্কেলত গাইছোঁ মাজত স্কেল সলনি নহয়, হয় জানো, এইটো চল' মেলোডি অৰিয়েণ্টেড, একম্পেনিমেণ্ট সম্ভৱ নহয় ইয়াৰ দ্বাৰা, মডাৰ্ণ একম্পেনি সম্ভৱ নহয়, কিয় নাই আৰু গানটো গালে এইটো বোলে তোমাৰ হেৰি এই এপ এই বি ফ্লেট মেজৰ নোৱাৰি, ইয়াত কেন নোৱাৰি, কাৰণ ইয়াৰ সৃষ্টি হৈছে চল' বজোৱাৰ কাৰণে, সেইকাৰণে টিউনিং পদ্ধতিটো তলৰ ডালত টিউন কৰা হয় মা, দ্বিতীয় ডাল চা, তৃতীয় ডাল পা তলৰ পা, চতুৰ্থ তলৰ চা, পঞ্চম অতি তলৰ পঞ্চম,
1: তাৰমানে স্কেল বুলি কথা নাই,
0: ছয় নম্বৰ সাত নম্বৰ আঠ নম্বৰ এই তিনিটালৈ চিকাৰী বুলি কোৱা হয়।

ইয়া তাতকৈ কাম নাই। আৰু আৰু অলপ হেৰি বঢ়াই, মেলডি অলপ বঢ়াই, অলপ স্পীডৰ হেৰিটো বাঢ়ে,

0: লক্ষীৰাম বৰুৱাৰ গানটো খুব ৰেয়াৰ গান
1: আছে মনত।
0: আজিও হিয়াত বাজে প্ৰেমৰে বাণী, কহিলে

0: চাওঁতে চাওঁতে দ্বিতীয়টি খণ্ড সামৰিবৰ সময় হ'ল যুৱ কৰ্মশালাৰ শাস্ত্ৰীয় সংগীতৰ চৰ্চাৰ। খুব ভাল লাগিল, নিশ্চয়কৈ অংশগ্ৰহণকাৰীসকলৰ ভাল লাগিল, নহয় জানো? এই সময়খিনি আচলতে আমাক সকলোকে সমৃদ্ধ কৰিলে। আপোনালোক দুগৰাকীৰ উপস্থিতি আৰু আপোনালোকৰ পৰা শুনি কথাখিনি নিশ্চয়কৈ নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে আয়ত্ত কৰিবলৈ প্ৰয়াস কৰিব। যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকো নিশ্চয় এই কথাখিনি শুনি বুজিবলৈ সক্ষম হ'ব। তৰুণ চন্দ্ৰ কলিতাদেৱ, আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ সৈতে হোৱা আলোচনা মৰ্মেই বহুদিনৰ পাছত হ'লেও এয়া কাৰ্যৰূপায়িত হ'ল, আপোনাক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ।
1: মোক এটা কথাই বৰ আমনি কৰি থাকে, হেৰি বেয়া অৰ্থত নহয়, যে মই মোতকৈ সৰু চামৰ কাৰণে কি কৰিলোঁ? মোৰ দায়িত্ব আছে, সামাজিক দায়িত্ব সেইটো এটা, যে একনাও যদি মই তেওঁলোকক কিবা দিব পাৰিছোঁ সেইটো এটা প্ৰাপ্তি জীৱনৰ। কাৰণ আজি এই দ্বিতীয় খণ্ড আমি লগ হ'লোঁ, মোৰ ভাল লাগিল আটাইকেইগৰাকী ইমান আগ্ৰহী, আৰু আমি এই সময়খিনিত কি কৰিলে ভাল হ'ব পাৰে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতে আমি গুৰুত্ব দিলোঁ। আকৌ ভৱিষ্যতে হয়তো এনেকুৱা ধৰণৰ আলোচনাত আমি শ্ৰোতা হিচাপেও অংশগ্ৰহণ কৰিব পাৰিম। মই ৰেডিঅ'ৰ এজন ভাল শ্ৰোতা, ইন্দ্ৰহঁতে জানে কথাটো।
0: ধন্যবাদ জনাইছোঁ আপোনাক, আৰু প্ৰজ্ঞান বৰুৱাদেৱ, আপোনাকো ধন্যবাদ জনাইছোঁ, আৰু তৰুণদাক ধন্যবাদ যে আপুনি তেখেতক এই ষ্টুডিঅ'
1: নহয় তেওঁৰ জৰিয়তে সাহসতে মই অহা। কাৰণ কি হয়, এই গান লৈ পেলাই গান যিকেইটা অলপ অলপ হ'লেও গালে তোমালোকক ভাল লগা নাই জানো? তেওঁ ভাল পায় এইবিলাক গান গাই, সেইকাৰণে মই বোলো বোলা যাওঁগৈ।
0: হয়, ধন্যবাদ জনাইছোঁ আয়েশা, ধন্যবাদ তাপসী, ধন্যবাদ উষা, ধন্যবাদ দলি, ধন্যবাদ দীপান্বিতা, হিমাশ্ৰী, নেহা, স্নেহা, ৰীবা আমিন, ব্যাসী দত্ত, সঞ্জীৱ, তৃষ্ণা, হিল্লুল, উৎকলিকা, দেৱাহুতি, সকলোকে ধন্যবাদ জনাইছোঁ, আৰু ধন্যবাদ জনাইছোঁ মৰমী দেৱীক বাদীবন্ধনৰ

0: সহযোগী হৈ থাকিল, তেওঁ নিজেই এগৰাকী কণ্ঠশিল্পী, তথাপি আজি বেলেগ এটা দায়িত্বত আছে। সকলোকে ধন্যবাদ জনাইছো। আশা কৰিছো আজি দুটা খণ্ডত আপোনালোকে যি কথাখিনি শিকিলে, ভৱিষ্যতে নিজৰ সংগীতৰ চৰ্চাৰ ক্ষেত্ৰত এই কথাখিনিয়ে নিশ্চয় সহায় কৰিব, আৰু বেছি কথাবোৰ বুজি পোৱাত সহজ হ'ব। সকলোকে ধন্যবাদ জনাইছো। আৰু আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ এই যুৱ কৰ্মশালা অনুষ্ঠানটিৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ। সকলো ভালে থাকক, সংগীতৰ চৰ্চা এইদৰে অব্যাহত থাকক, আৰু আকাশবাণীয়ে দায়বদ্ধভাৱে যিখিনি কাম অতীজৰে পৰা কৰি আহিছে অনাগত সময়তো আমি কৰি যাম বুলি শ্ৰোতাসকলক কথা দি মই ইন্দ্ৰজিৎ দাসে সামৰিছো। নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে যুৱ কৰ্মশালাৰ অনুষ্ঠানটিৰ দ্বিতীয় খণ্ডটি শুনিলে। বিষয় আছিল শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত আছিল বিশিষ্ট স্বৰোৎপাদক তৰুণ চন্দ্ৰ কলিতা, লগতে বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী প্ৰজ্ঞান বৰুৱা। অনুষ্ঠানটিৰ অংশগ্ৰহণ কৰিছিলে উৎকলিকা ডেকা, দেৱাহুতি ৰাজবংশী, স্নেহাদেৱী ভৰদ্বাজ, আয়েশা সিদ্দিকী, ডলি দাস, হিমাশ্ৰী শৰ্মা, নেহা ভাগৱতী আৰু দিয়াক্ষী দত্ত। অনুষ্ঠানটিৰ আঁত ধৰিলে ইন্দ্ৰজিৎ দাসে আৰু লগতে সহযোগ কৰিছিলে মৰমী দেৱীয়ে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। শৰত মানেই যেন এজাক কোমল অনুভৱৰ আগমন, নীল আকাশৰ বুকুত শুভ্ৰ মেঘৰ ভাঁজ, কহুৱাৰ মৃদু দোলনি আৰু নিশাৰ নিস্তব্ধতা ভেদি চৌদিশে বিয়পি পৰা শেৱালিৰ মিঠা সুবাস, শৰতৰ সৌন্দৰ্যই মনলৈ কঢ়িয়াই আনে এক অবুজ মায়া, আৰু সেই মায়াৰ মাজতেই শেৱালিৰ সুবাসৰ দৰে সুৰ হৈ আমাৰ মনত ৰৈ গৈছে ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি। শৰতৰ স্নিগ্ধতা, প্ৰকৃতিৰ ৰূপ আৰু হৃদয়ৰ কোমল অনুভূতিক একেলগে সামৰি লোৱা এটি অনুপম গীত, শৰতৰ শেৱালী।

ইমান পৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই কস্তুৰীমা দাসে ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজন AIRৰ মোবাইল এপতো শুনিবলৈ পাব। আৰম্ভ কৰিবলৈ লোৱা হৈছে লোকগীত অনুষ্ঠানটি। আজিৰ শিল্পী গীতুমণি তালুকদাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিবলৈ লোৱা হৈছে ভজন অনুষ্ঠানটি। অনুষ্ঠানৰ প্ৰথমে এয়া আশা ভোজলে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জানাইছোঁ। বতৰটো সলনি হোৱাৰ দৰে মানুহৰ মন আৰু পৰিস্থিতিও সলনি হয়। কিন্তু এটা কথা, বৰষুণৰ পাছত সদায় ৰ'দ দিয়ে। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ দৰে কেতিয়াবা আমাৰ মনো পৰিৱৰ্তন হয়। এনেকুৱা সময়তে কিছুমান গানে আহি আমাৰ কাণত বাজি উঠে। আহকচোন, আমাৰ এই অনুভৱী মনটোক এবাৰ লগ পাওঁ। এয়া দিল চাহতাহে ছবিখনিৰ পৰা এটি গীত, শ্ৰীনিবাসৰ কণ্ঠত, গীতৰ কথা জাভেদ আখতাৰৰ।

শ্ৰোতা, শুনো আহক সেই সুন্দৰ কীৰ্তি যোনদা ইমান গুণ্ডা ছবিখনিৰ পৰা। কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু মৌচুমী চহৰীয়াই।

কিছুমান গান কেৱল গান হৈ নাথাকে, সেইবোৰ হৈ পৰে এটি যুগৰ চিনাকি, এটি বিশেষ আবেগ, প্ৰেমত পোৱা যন্ত্ৰণা, অতৃপ্ত হেঁপাহ যেতিয়া শব্দতকৈ ডাঙৰ হৈ পৰে, তেতিয়াই মনৰ ভিতৰৰ পৰা ওলাই আহে এক আৰ্তনাদ, আৰু তেতিয়াই মনলৈ আহে জুবিন গাৰ্গৰ সেই বিখ্যাত গীতটি ইয়ালিক। ৰক মিউজিকৰ ঘৰত চুফি গানৰ আত্মা ভৰাই দিয়া এই গীতটি আজিও শুনিলে বুকুখন কিবা উকা হৈ পৰে। প্ৰিয় শ্ৰোতা, আহক তেন্তে আজি আকৌ এবাৰ সেই আৱেগক সজীৱ কৰোঁ।

কেতিয়াবা আবেলিৰ সেই ৰঙীন সময়খিনিত মনটো অলপ নষ্টালজিক কৰি তুলিব মন যায়। আচলতে প্ৰেম বস্তুটোৱে এনেকুৱা, কেতিয়াবা চিঞৰি চিঞৰি ক'ব মন যায় আৰু কেতিয়াবা কেৱল নিজৰ মাজতে গোপন কৰি ৰাখিব মন যায়। প্ৰিয় শ্ৰোতা, প্ৰেমৰ এই গোপনে থকা অনুভৱবোৰক বুকুত সাৱটি শুনোৱা হওক এই সুন্দৰ গীতটিয়ে।

চৰি চৰি চুপকে চুপকে ছবিখনিৰ পৰা গীতটি শুনিলে অলকা য়াগ্নিক আৰু বাবুল সুপ্ৰিয়ৰ কণ্ঠত। গীতৰ কথা সমীৰৰ। প্ৰিয় শ্ৰোতা, কেতিয়াবা মন যায়নে জীৱনৰ সকলো দায়িত্ব ব্যস্ততা সকলো হিচাপ নিকাচ পাহৰি আকাশৰ বুকুত পাখি মেলি উৰি যাবলৈ? কোনো সীমা নাই, কোনো হেঙাৰ নাই, কেৱল মই আৰু মোৰ বিশাল আকাশখন। কিছুমান গানৰ মাজেৰে আমি আকাশ চুব পাৰোঁ, হাজাৰ মাইল দূৰত থকা প্ৰিয়জনৰ বুকুত নিজৰ অনুভৱবোৰ সানি দিব পাৰোঁ। শুনোৱা হওক তেনে এটি খুব ধুনীয়া গীত। গীতটিৰ জৰিয়তে নিসংগতাকো আপোন কৰি ল'ব পাৰি।

লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনুৰ পৰা মই জুলিদেৱীয়ে আজিলৈ বিদায় লৈছোঁ।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীত অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ মধুমালহাৰ।

ইমানপুৰে শাস্ত্ৰীয় সংগীত অনুষ্ঠানত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিলে ৰাগ মেঘ মালহাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠান সূচী। কাইলৈ এই একেমিটৰতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।